0: কিশোৰ কুমাৰৰ কণ্ঠত শৰ্মিলে ছবিখনৰ গীতটিৰে সামৰা হল মধুবন অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধি সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 870লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত 10 বছৰৰ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ IMC 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। চলিত বছৰৰ 7-10 অক্টোবৰলৈ নতুন দিল্লীত এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চৰ দশম সংস্কৰণ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ বিভাগ আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ'চিয়েচনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ ব্যক্তি, টেলিকম অপাৰেটৰ, ষ্টাৰ্টআপ গোট, উদ্ভাৱক, বিনিয়োগকাৰী, গৱেষক আৰু নীতি প্ৰণেতাসকল একত্ৰিত হৈ ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰিব। কালি উন্মোচনী অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে এই অনুষ্ঠানৰ বিষয়বস্তু স্কেল উইদাউট বাউণ্ডেৰিজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক উপকৃত কৰিব পৰাকৈ যোগাযোগ ক্ষেত্ৰৰ উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল সমাধানসমূহ দেশৰ বাহিৰলৈ প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ অভিলাষক প্ৰতিফলিত কৰে। তেওঁ কয় যে ভাৰতৰ টেলিকম যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত থলুৱাভাৱে বিকশিত উদ্ভাৱনসমূহৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰ আৰু প্ৰযুক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি বিকশাই তোলাৰ গুৰুত্ব আৰোপ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 4.25 লাখ কোটি টকা বিনিয়োগেৰে বিগত 2.5 বছৰত প্ৰায় 50 কোটি লোকক 5G সেৱাৰে সংযুক্ত কৰা হৈছে। 6G প্ৰযুক্তিয়ে ভাৰতৰ ডিজিটেল আৰু চোৰাংচোৱা ব্যৱস্থা শক্তিশালী কৰি তুলি দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে IMC-ৰ দশম সংস্কৰণত 4টা মূল বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিষয়সমূহ হ'ল সৃষ্টি অৰ্থাৎ ভৱিষ্যত গঢ়ি তোলা, সুৰক্ষা অৰ্থাৎ আস্থা সবলীকৰণ, শক্তিশালী অৰ্থাৎ সুযোগ সুবিধাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধন।

0: Ladies and gentlemen.
1: অনুষ্ঠানত দিয়া ভাষণত যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেমাচানীয়ে কয় যে বিগত দশকটোত ভাৰতে যোগাযোগ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। আই এম চিৰ দশম সংস্কৰণে ভাৰতে লাভ কৰা এই অগ্ৰগতিসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন দিল্লীত ৰপ্তানি প্ৰসাৰ পৰিষদ আৰু উদ্যোগ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে কয় যে এই বৈঠকখন সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত দেশৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে হোৱা আলোচনাৰ পাছত অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনৈতিক বিকাশত সহায়ক হোৱাকৈ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অধিক শক্তিশালী প্ৰতিযোগিতামূলক আৰু ভৱিষ্যদৰ্শী ৰপ্তানি ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক দোহাৰে। বৈঠকত মুক্ত বাণিজ্য চুক্তিৰ লাভ, গুণগত মানৰ ৰপ্তানিৰ জৰিয়তে ব্ৰেণ্ড ইণ্ডিয়াৰ পদক্ষেপক প্ৰসাৰ কৰা, বাণিজ্যিক সুবিধাৰ উন্নীতকৰণ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে নতুন ৰপ্তানিকাৰীৰ বাবে নতুন সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ প্ৰাণহানি ঘটাৰ ফলত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। ইপিনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশক তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
2: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে, ভি বি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত এইবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত, সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15-জনীয়া দল, আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তলৰ তৰফৰ পৰা সহায় কৰিব পৰা যায়, সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কীমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
1: কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বহনক্ষম বিমান ইন্ধনৰ ব্যৱহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস আঁচনি গ্ৰহণৰ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস ব্যৱস্থা বাধ্যতামূলক কৰাৰ পূৰ্বে বহনক্ষম বিমান ইন্ধনৰ উৎপাদন, মিশ্ৰণ, যোগান শৃংখলা আৰু কাৰ্বনৰ পৰিমাণ সম্পৰ্কে অৱগত হোৱাৰ পদ্ধতি শক্তিশালী কৰিবলৈ আহান জনায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত তেল বিপণন কোম্পানীসমূহে ৰূপায়ণ কৰি থকা বহনক্ষম বিমান ইন্ধন উৎপাদন প্ৰকল্পৰ অগ্ৰগতি, প্ৰমাণীকৰণ প্ৰক্ৰিয়া আৰু 2027 চনৰ পৰা এই ইন্ধনৰ প্ৰত্যাশিত চাহিদা পূৰণৰ বাবে ইয়াৰ লভ্যতা নিশ্চিত কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে চৰকাৰে বিশ্বজুৰি প্ৰতিযোগিতামূলক বহনক্ষম বিমান ইন্ধন যোগান শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ফলত বিমান পৰিবহণ খণ্ডৰ বিকাশ হোৱাৰ লগতে বিশ্বজুৰি কাৰ্বন নিৰ্গমন হ্ৰাসৰ প্ৰচেষ্টাটো অৰিহণা যোগাব। তেওঁ কয় যে বহনক্ষম বিমান ইন্ধন নীতিৰ খচৰা চূড়ান্ত পৰ্যায়ত আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে এই খচৰা যুগুত কৰি থকা হৈছে। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ দিলীপ মহাদু গাৱিতে 10.71 ছেকেণ্ড সময় লৈ সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগাথনকথে 10.83 ছেকেণ্ড সময় লৈ ৰূপৰ পদক দখল কৰে। ইংলেণ্ডৰ কেভিন ছণ্টছে 10.85 ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে কালি মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক অৰ্জন কৰে। এই পদক অৰ্জন কৰি শ্ৰীশংকৰে কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। গ্লাসগো কমনওয়েলথ।

0: গেমছত মীৰাবাই চানু আৰু শৰ্মিলা ধনখৰে সোণৰ পদক লাভ কৰাৰ পাছত দিলীপ মহাদু গাবিতে ভাৰতৰ হৈ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে। ভাৰতে তিনিটা সোণ, নটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ মুঠ পোন্ধৰটা পদকেৰে পদক তালিকাৰ অষ্টম স্থানত আছে। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত।

শান্তাউজিৰাৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো আশা শৰ্মা কটকীৰ কণ্ঠৰীতি গীত।

আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক বন্দলতা বৈশ্য, অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

মহাবাহু শাখাযোগে আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডঃ প্ৰদীপ শৰ্মা আৰু ডঃ ধনজিৎ ডেকাই। অনুষ্ঠানটি আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত এটি লাইভ ফোন ইন অনুষ্ঠান। অনুষ্ঠানৰ বিষয় শস্য বীমা আঁচনি। ইয়াত ভাগ ল'ব ডঃ চিত্তৰঞ্জন ডেকা আৰু ডঃ সঞ্জীৱ বৰুৱাই। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org.in। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্টলৈ। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপেণ্ডিক্স পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। আমাৰ নিয়োগ বাতৰিও ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 শুনিবলৈ পাব নৰ্থ ইষ্ট নিউজ।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2 আৰু গোলাঘাট জিলাত 1 লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1,00,000 ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰ যোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্বাসৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
2: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নতৰ ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষীপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ যিটো সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও দ্ৰব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ।
1: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4 জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ 6 বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্যৰ পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মন জিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বান ক্ষয়ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায়

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক উষা মংগেশকাৰৰ কণ্ঠৰ দ্বিগীত।

0: ৰাতুল কৃষ্ণ শৰ্মাৰ কণ্ঠৰ গীতটিৰে সামৰা হল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বৰ্ষৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1 লাখ ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰযোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
2: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নতৰ ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও মুখ্যমন্ত্ৰী নামেৰে ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছো।
1: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
3: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে ভি ভি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15জনীয়া দল আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তৰফৰ পৰা সহায় কৰিব পৰা যায় সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কীমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
1: কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয় ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয় ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মনজিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বানৰ ক্ষয় ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি তেওঁলোকে আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত কোৱা হৈছে। অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত 14 দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় 2 দিন হ্ৰাস কৰা হয়। 6 জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সামাজিক অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি ৰাজ্যৰ 250 বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। 3টা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
4: কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহলে DC এভিকশ্যন কৰিব পাৰিব। এতিয়াৰ পৰা আমি তাত নতুনকৈ মাটি নিকি, অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব, উইদিন দ্য 5 কিলোমিটাৰ, যিহেতু মই 75 বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰো। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকে, স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই।
1: ইপিনে বিধানসভাত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবে উত্থাপন কৰা হৈছে। ৰাজ্যখনত ধান, সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমৰ্থন মূল্য 2410 টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি সদনক জানিবলৈ দিয়ে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত 250 টকা প্ৰদান কৰাৰ ফলত কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে 2660 টকাকৈ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে

0: কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ ফিফটিক ইউ এন ব্ৰহ্ম বিনামূলীয়া ইউ পি এছ চি এ পি এছ চি নীট আৰু জে ই ই কোচিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড়ত থকা ৰেল মন্ত্ৰালয়ৰ 10 বিঘা ভূমিত বৃহৎ গাড়ী পাৰ্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰেল বিভাগক নিৰ্দেশ দিছে। ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে কালি ৰেলমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপ মেয়ৰগৰাকীয়ে কালি ৰেলমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰদান কৰিছিল। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদুগাৱিতে 10.71 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগানকথে 10.83 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত 3টা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্ৰতি 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: উজনিৰ জলপ্ৰলয়ৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। গৃহলৈ উভতি দিশহাৰা বানপীড়িত, ধবংসস্তূপত পৰিণত হ'ল আপোন ঘৰ, ভঁৰালৰ শ শ কুইণ্টল গুটিধানো শেষ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। বান সম্পৰ্কীয় বাতৰিক নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰ্যালোচনা বৈঠক সম্পৰ্কীয় বাতৰিক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসম কোঅপাৰেটিভ এপেক্স বেংকে বানবিধ্বস্ত জিলাকেইখনৰ ঋণগ্ৰস্ত লোকসকলক কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আন আন বেংকসমূহেও এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীৰ নিৰ্দেশ, আজি মুখ্যমন্ত্ৰীৰে বেংক কৰ্তৃপক্ষসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক, ঋণৰ কিস্তি পীড়িতক সকাহ দিব বেংকে শিৰোনামেৰে দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ অস্থিৰতা আৰু সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ঊৰ্ধমুখী হৈ থকাৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা থকা বুলি এটা বাতৰি দৈনিক অসম কাকতে অধিক দাম বৃদ্ধিয়ে বজাৰত জ্বলাব জুই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সত্ৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ভূমি বিক্ৰী বন্ধ কৰি অসম বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ কোটিটকীয়া চোৰাং বেহা, বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগনামাত 19 জন অভিযুক্তৰ নাম উল্লেখ থকাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540552222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। যোৰহাটৰ বিশিষ্ট লেখক, সাহিত্যিক তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বছৰৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটী।

ৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো দীপেন বৰুৱাৰ কণ্ঠত সুন্দৰা ছবিখনৰ এই গীতটি।

গানে কি আনে এই ছবিখনৰ এটি গীত শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠত।

জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠত গানে কিয়ানে ছবিখনৰ গীতটি শুনিলে। শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনা বুলি লৈছো সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত পৰিণীতা ছবিখনৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। অন্তপৰিল আজিৰ প্ৰথম অধিৱেশনৰো দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা আৰু আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠত স্বৰচিত এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠত স্বৰচিত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ডলি ঘোষৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা আৰু প্ৰযোজনা হীৰেণ গোহাঁইৰ।

দলিখোজৰ কণ্ঠত হীৰেণ গোহাই ৰচিত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো উমেশ গগৈৰ কণ্ঠত সৈয়দ সাদুল্লাৰ ৰচিত এটি গীত, প্ৰযোজনা ভৱেশ গোস্বামীৰ।

উমেশ গগৈৰ কণ্ঠত ছৈয়দ সাদুল্লাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো

নাসরিন হালিমৰ কণ্ঠত ইন্দ্ৰ কুমাৰ বৰগোহাঁয়ে লিখা গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো দিলীপ দাসৰ কণ্ঠত এলি আহমেদে লিখা এটি গীত। গীতটিৰ প্ৰযোজনা হায়দৰ আলীৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি, 12:05 ইংৰাজীত বাতৰি আৰু 12:10 পৰা শুনিবলৈ পাব সৈন্যবাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠান।

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি মন পৰষা অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত আছো মই স্নেহা। হোমেন বৰগোহাঁয়ে কৈছিল, জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্যৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল।

প্ৰিয় শ্ৰোতা, এতিয়া জনাবলৈ লৈছো যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া আজি আৰু কাইলৈৰ অনুষ্ঠান সম্পৰ্কে। প্ৰথমে জানোচোন আহক কি কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। ক্ষতি সময়ৰ পাছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। মীমান্তিকা দাসৰ কণ্ঠত লোকগীত আগবঢ়োৱা হ'ব 6:10। ৰঞ্জন শৰ্মাই পৰিৱেশন কৰা আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20ৰ পৰা প্ৰচাৰ কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী বনলতা বৈশ্য। অনুষ্ঠানৰ আঁত ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰশ্ৰোতা, এতিয়া জনাবলৈ লৈছো যুৱবাণীযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈও আজিৰ এই একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠান।

প্ৰিয়শ্ৰোতা, এতিয়া নিবেদন কৰা হৈছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ অনুষ্ঠানত চানু নিগমৰ কণ্ঠত কেইটিমান গীত শুনোৱা হ'ব। প্ৰথমে শুনক কল হো না হো চিনেমাখনৰ পৰা এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক কভি খুশি কভি গম চিনেমাখনৰ পৰা সনু নিগম আৰু অলকা য়াগনিকৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্রোতা, মনোৰঞ্জনত এইবাৰ শুনক সনু নিগমৰ কণ্ঠত আনিটি গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়োৱা হৈছে নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: ৰঞ্জন শৰ্মাই পৰিৱেশন কৰা আধুনিক গীত শুনিলে।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

নামভৰ্তি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ, ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধপানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়।
3: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
2: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘন মিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওপাৰৰ মথাউৰিৰ বাঁহৰ পালিচেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। বুগদৰ খোপাৰৰ হোলমাৰা মথাউৰি ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৰ মজিয়াভেটি কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাঁৱত আজি জৰুৰী সাহায্য অভিযানৰ অধীনত বান সাহায্য বিতৰণ কৰে। শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপানী স্বাভাৱিকতে হোৱা ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই। বান বিধ্বস্ত অঞ্চলটোৰ ক্ষয় ক্ষতিৰ উমান লোৱাৰ বাবে এতিয়া আমাৰ প্ৰতিনিধি উৎপল নাথৰ সৈতে কথা পাতিবলৈ লৈছো। উৎপল, এতিয়া আপুনি ক'ত আছে আৰু সেই ঠাইৰ শেহতীয়া স্থিতি কেনেকুৱা আমাক জনাওকচোন।
4: বৰ্তমান আমি উপস্থিত হৈছোঁ সেই শেহতীয়া বানে শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালী খুঁটি, ছিগনেল বস্তি আদি অঞ্চলসমূহ যি দিখৌ নৈ বানে ধুৱাই নিলে তাত আমি আহি উপস্থিত হৈছোঁহি। ইয়াত একেবাৰে অবৰ্ণনীয় এটা পৰিস্থিতি, গোটেই অঞ্চলটো একেবাৰে ধুৱাই নিলে। আমি বাটত আহোঁতে পৰিলক্ষিত কৰিছোঁ বহুতো ট্ৰাক, ডাম্পাৰ বা অন্যান্য ব্যক্তিগত বাহন ৰাস্তাত প্ৰায় এডোখৰ ওলাই আছে, এতিয়াও পলসত ডুব খাই আছে, আৰু মানুহখিনিৰ বাসগৃহসমূহ নাই, একেবাৰে ধুৱাই সমান কৰি নিলে। বৰ্তমান আহি তেওঁলোক এই বিহুবৰৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আশে পাশে এই জেগাখিনি ৰাস্তাতে তেওঁলোকে অৱস্থান কৰিছেহি। আৰু তাতেই আহি প্ৰশাসনৰ লোক তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল লোক আহিছে সাহায্য প্ৰদানৰ বাবে, তেওঁলোকে আহি ইয়াতে তেওঁলোকক সাহায্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰতো বহুত অঞ্চললৈ এতিয়াও মানুহ যাব পৰা নাই, সেইসমূহত সাহায্য পাইছেগৈ যদিও যিমান পৰিমাণে পাব লগা আছিলে পোৱাগৈ নাই, কাৰণ তালৈ মানুহ যাব পৰা অৱস্থা বৰ্তমানো হোৱা নাই। আৰু তাৰে বেছিভাগ মানুহ অৱশ্যে ইয়ালৈ ওলাই আহিছে, গতিকে তেওঁলোকে সাহায্য লাভ কৰিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সহায় সহযোগিতা পাইছে বুলি আমাক জানিবলৈ দিছে। কিন্তু তেওঁলোকক এতিয়া যিটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, এতিয়া যিহেতু সাহায্য লাভ কৰি আছে, ৰেচন ৰচদ পাতি তেওঁলোকে পাই আছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ্বাসনৰ বাবে, পুনৰ সংস্থাপনৰ বাবে কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তেওঁলোকক একান্তই প্ৰয়োজন। তাৰ বাবে অৱশ্যে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এটা সমস্যা আমি এইখিনিতে পৰিলক্ষিত কৰিলোঁ, পৰৱৰ্তী সময়ত ই হয়তো এটা ডাঙৰ সমস্যা হ'ব পাৰে প্ৰদূষণৰ ক্ষেত্ৰত। বিশেষকৈ ইয়াত যিহেতু যিসকল লোক আছে তেওঁলোকৰ খোৱা পানীৰ যিহেতু কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকক পানীৰ বটল দিয়া হৈছে, কিন্তু সেই খালী বটলসমূহৰ কোনো কালেকশ্যন কৰি এজেগালৈ নি সেইসমূহ নিষ্কাশন কৰাৰ কোনো এতিয়ালৈকে আমাৰ দৃষ্টি গোচৰ হোৱা নাই তেনেকুৱা পদক্ষেপৰ। তেনেকুৱা পদক্ষেপসমূহ লোৱা খুবেই প্ৰয়োজন, কিন্তু বেচৰকাৰী সংস্থা, চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। এটা কৃত্ৰিম বান সৃষ্টি কৰাৰ লগতে আকৌ পথাৰসমূহৰ সময়ত খেতি বাতিৰ ক্ষেত্ৰতো ই যথেষ্ট মানে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ শংকা হৈছে, গতিকে এই ক্ষেত্ৰতো কিন্তু পদক্ষেপ হাতত লোৱা উচিত।
2: ধন্যবাদ উৎপল নাথ। অগণন প্লাষ্টিকৰ খালী পানীৰ বটলসমূহে শিৱসাগৰ অঞ্চলত পাৰিপাৰ্শ্বিক সমস্যাৰ যি সৃষ্টি কৰিব পাৰে বুলি আমাৰ প্ৰতিনিধিয়ে শংকা প্ৰকাশ কৰিছে, এই বিষয়টো নিশ্চয় চিন্তনীয়। এই সন্দৰ্ভত স্থানীয় ৰাইজ সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে সঠিক ব্যৱস্থাপনা ল'ব বুলি আশা কৰা হৈছে। বিধ্বংসী বানৰ মাজতো বিভিন্ন ঠাইৰ পৰা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা ভালেমান বাতৰি আমি লাভ কৰিছো। নাজিৰাৰ পৰা তেনে এটা ইতিবাচক বাতৰি, এয়া আপোনালোকলৈ।
5: ঊনৈশ জুলাইৰ নিশা 3 বজাত যেতিয়া অসমৰ বাকী ঠাইৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা বিহুবোৰো নিদ্ৰাত আছিল, 21 বছৰীয়া শ্ৰাৱণ প্ৰসাদে কৰি সংগ্ৰহ কৰিবলৈ দিখৌ নৈৰ পাৰলৈ গৈছিল। সাধাৰণতে শান্ত আৰু সুগভীৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা দিখৌ নদীয়ে সেইদিনা প্ৰচণ্ড ঢৌত বৃহৎ আকাৰৰ গছসমূহৰ গুৰি উভালি আনিছিল। সচৰাচৰ দেখি থকা নদীখনৰ অশান্ত ৰূপ প্ৰত্যক্ষ কৰি শ্ৰাৱণ প্ৰসাদে সংহাৰী বানৰ আশংকা কৰিলে। পূবে ধলফাত দিয়া সময়লৈ তেওঁৰ আশংকা বাস্তৱত পৰিণত হল। নাজিৰা উপজিলাৰ অন্তৰ্গত অধিকাংশ গাঁও মুহূৰ্ততে পানীত লীন গ'ল। যোগাযোগ বিচ্ছিন্ন হৈ বিদ্যুৎ সৰবৰাহ বন্ধ হোৱা নাজিৰাত সহ পৰিয়ালে ঘৰৰ চালৰ ওপৰত আশ্ৰয় লৈ থকা সময়ত শ্ৰাৱণ প্ৰসাদে নিজৰ প্ৰাণকটোচ্ছ জ্ঞান কৰি 6খন টুলুঙা নাৱৰে শতাধিক লোকক সুৰক্ষিত কৰিবলৈ অভিযান আৰম্ভ কৰে। 20 জুলাইৰ পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি ওৰে নিশা আৰু পাছৰ দিনটোলৈকে চলা এই অভিযানত তেওঁ শতাধিক লোকক সুৰক্ষিত স্থানলৈ আনিবলৈ সমৰ্থ হয়। 6জন সতীৰ্থৰে মিলি চলোৱা এই অভিযানৰ অন্তত শ্ৰাৱণ প্ৰসাদে দুৰ্যোগৰ মাজতো মানৱতাৰ বিজয় সুনিশ্চিত কৰে। বানৰ সংহাৰৰ মাজতো মানুহৰ ওপৰত বিশ্বাস সুদৃঢ় কৰা এই কাহিনী আমালৈ প্ৰেৰণ কৰিছিল আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কুঁৱাৰে।
2: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা। সেনাবাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিটিচিৰ বিধান পৰিষদৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিটো কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 71.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনে সীমিত তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। লোকপিল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলক এখন প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়ল পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতিয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ 1994 চনৰ বেটছৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T-47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাদু গভিতে সোণ আৰু মহম্মদ ৱাছিল মাৰ্চিংগনা কাথে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খেলুৱৈগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ, ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
6: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে সৰফিৰোজী। संसद ने राष्ट्रीय गौरव अपमान निवारण संशोधन विधेयक 2026 पारित कर दिया है। विधेयक का उद्देश्य वंदे मातरम को राष्ट्रगान के समान वैधानिक संरक्षण प्रदान करना है। वंदे मातरम के अपमान पर 3 वर्ष तक की कैद, जुर्माना या दोनों सजा हो सकती है। गृह राज्य मंत्री नित्यानंद राय ने कहा कि यह विधेयक देश की सांस्कृतिक विरासत, राष्ट्रीय पहचान और स्वतंत्रता संग्राम

0: This is Akashvani, the news read by Anuja Kumar. The Parliament has passed the Prevention of Insults to National Honour Amendment Bill 2026 with the Lok Sabha approving it today. The Rajya Sabha passed the legislation yesterday. The law will further amend the Prevention of Insults to National Honour Act 1971. The legislation seeks to give Vande Mataram the same statutory protection as the national anthem Jana Gana Mana and make the insult to the national song a criminal offence. These offences are punishable with imprisonment of up to 3 years, a fine or both. In the Rajya Sabha, discussion is underway on the Public Examinations Prevention of Unfair Means Amendment Bill 2026. Moving the bill in the House, Minister of State for Personnel, Public Grievances and Pensions, Dr. Jitendra Singh said that this bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country.
1: Prime Minister Modi ji lost no time to declare that nobody will be allowed to jeopardize the future of our children. And hence, this legislation, which seeks to make amendments in 2024 Act in order to make it more stringent, more deterrent, is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country.
0: Initiating the discussion, Leader of the Opposition, Mallikarjun Kharge, said the government has made only cosmetic changes in the new bill and the proposed amendments will not be effective to curb malpractices in the public examinations. The bill has been already passed by the Lok Sabha. Delhi government has said that Delhi police will not take any legal adverse action against individuals who participated in the NEET UG protest demonstrations in the national capital, but those with criminal background will have to face action. The Home Department said that with regard to arrests or detentions, if already made in these cases, the process for reviewing the arrests and releasing the arrested persons will be undertaken expeditiously. The Department of Telecommunications and the Government of Madhya Pradesh today signed a Memorandum of Understanding in New Delhi for the establishment of India's first telecom manufacturing zone, Phase 1, at Gwalior, Madhya Pradesh. The initiative seeks to create a world-class manufacturing ecosystem for telecom equipment and allied technologies. The MOU will boost homegrown telecom manufacturing, attract investments, create jobs, and strengthen India's journey towards Atmanirbhar Bharat. Prime Minister Narendra Modi today met with the members of Parliament from Arunachal Pradesh and Nagaland at the Parliament House and discussed the prevailing flood situation in both the states. In a social media post, the Prime Minister said the central government will keep working with the respective state governments to address the challenges. He also prayed for everyone's well-being and safety. Protests continued in Pakistan-occupied Jammu and Kashmir POJK today following brutal crackdown by Pakistani forces during peaceful demonstrations on Monday, leading to the death of over 40 people. Social media accounts linked to the Jammu-Kashmir Joint Awami Action Committee accused the security forces of using lethal force against protesters. The Joint Awami Action Committee has appealed to the United Nations, international human rights organizations and democratic governments to intervene, alleging the use of live ammunition and excessive force against peaceful protesters by Pakistani security forces. In Taipei Open Badminton, Unnati Huda, Devika Sehag, Tanvi Sharma and Kiran George have progressed to the singles quarterfinals. Unnati Huda defeated Tanya Hemant in an all-Indian tie. Tanvi Sharma defeated Indonesia's Thalita Wirjawan to reach the last eight. Devika Sehag made it three Indians in the women's singles quarters, beating Indonesia's Nikadek Tinda Pratiwi. In men's singles, Kiran George won the other all-Indian clash of the day against Tarun Manipalli. Neeraj Chopra has qualified for men's javelin finals in Commonwealth Games at Glasgow. Javelin throwers Rohit Yadav and Yashveer Singh have also entered the finals. Neeraj finished fifth, Rohit Yadav 9th and Yashveer Singh 10th in the qualification round. And that is the end of this news bulletin.
2: Aya Akashvani. বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ 9টা ৰূপসহ মুঠ 15টা পদেৰে তালিকাৰ অষ্টম স্থানত আছে। ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী, ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰা হৈছে। বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধী সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। সদনত বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে সেই কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
1: This legislation, which seeks to make amendments in 2024 Act in order to make it more stringent, more deterrent, is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country. Paper leak is an issue at a malaise which has confronted this nation and has been reported from different parts of the country, regardless of whichever the party in power, regardless of whichever the
2: আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখুওৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্ৰভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন 1971 সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাই হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে 3 বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে। বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল আইনী সংশোধনেই নহয়, বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰায়ে কয় যে এই বন্দে মাতৰম কেৱল এটা গীত নহয় বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব।
3: বিধেয়ক ৰাষ্ট্ৰ গৌৰৱ কা বিধেয়ক হে, ইয়া কিছু ৰাজ্য কে খিলাফ নাই হে, কিছু ব্যক্তি য়া কিছু বিচাৰধাৰা কে খিলাফ নাই হে, আৰু জব ৰাষ্ট্ৰগান হো তো উসকে সাথ সাথ রাষ্ট্র গীত কা ভি গায়ন হো। অব এক ভারত শ্রেষ্ঠ ভারত কে লিয়ে সম্পূর্ণ বন্দে মাতরম চাহিয়ে। মহোদয়, মই প্রস্তাব করতা হুঁ কি বিধেয়ক পারিত কিয়া।

0: সৈনিকত আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30 জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 50% বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত 3400তকৈও অধিক লোকৰ 1500তকৈও অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুন্দি বিয়াগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচন আজি অনুষ্ঠিত হয়। বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টি, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 5 বজালৈ বাংকীপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্ৰায় 34% ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত 69% ভোটদানৰ বাতৰি পোৱা গৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যশবীৰ সিং পুৰুষৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজ চোপ্ৰা পঞ্চম, ৰোহিত যাদৱ নৱম আৰু যশবীৰ সিং দশম স্থানত থাকে। ইপিনে কমনৱেলথ গেমছৰ পেৰা এথলেটিকছত ভাৰতৰ এথলেটিকসকলে স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত দিলীপ মাহাতো গাভিতে সোণৰ আৰু মহম্মদ ৱাছিল মৰ্চিংগান কাঠিয়ে ৰূপৰ পদক লাভ কৰিছে। ইংলেণ্ডৰ কেভিন সন্তোষে ব্ৰঞ্জৰ পদক দখল কৰে। মহিলাৰ ভাৰোত্তোলনৰ 48 কিলোগ্ৰাম শাখাত মীৰাবাই চানু আৰু F57 পেৰা এথলিট শাখাত মহিলাৰ শ্বটপুটত শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰাৰ পিছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ, 9টা ৰূপসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতেই পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। যুৱবাণীৰ মুঠি মন পৰসা অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত আছো মই স্নেহা। লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি উদীয়মান নৃত্যশিল্পী অভিনেত্ৰী বনলতা বৈশ্য। তেখেতৰ সৈতে কথা পাতিব প্ৰাণজিৎ প্ৰীতম কলিতাই। অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গতিকে প্ৰিয় শ্ৰোতা, পলম নকৰি আমি পোনে পোনে গৈছো হেল্ল' যুৱবাণীৰ মজিয়ালৈ।
2: এয়া আকাশবাণী গুৱাহাটীৰ লাইভ ফোন ইন বিশেষ অনুষ্ঠান হেল্ল' যুৱবাণী। পূৰ্বৰ দৰে এই অনুষ্ঠান আজিও আপোনালোকে আমাৰ যি ফেচবুক পেজ AIR গুৱাহাটী, সেই পেজযোগে আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ শুনিবলৈ পাৰিব, লগতে আপোনালোকৰ মন্তব্যসমূহ তাত কমেণ্ট ছেকশ্যনত জনাব পাৰিব। ইয়াৰ উপৰিও যদি আপুনি আপোনালোকৰ অতিথিৰ সৈতে যদি আপোনালোকে কথা পাতিব বিচাৰে তাৰ বাবেও 2টি ফোন নম্বৰ মুকলি কৰা হৈছে। মই ফোন নম্বৰ 2টি কৈ দিছোঁ, 03612662325।

0: পাঁচ। আন এটি নম্বৰ হৈছে 9435405222। আৰু এতিয়া অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে, নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে বিবেক শৰ্মা, আনোৱাৰ আলী আৰু হৰমোহন শৰ্মা। ফেচবুক লাইভৰ দায়িত্বত আছে সৌৰভ জ্যোতি ভূঞা। অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু আজি অনুষ্ঠানৰ আগধৰোতা মই প্ৰাঞ্জী প্ৰীতম কলিতা। পুনৰবাৰ আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু এতিয়া আপোনালোকক আমাৰ অতিথিগৰাকীৰ সৈতে চিনাকি কৰি দিবলৈ বিচাৰিছো। আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে নৃত্যশিল্পী, অভিনেত্ৰী, নৃত্য পৰিচালক বনলতা বৈশ্য। বনলতা, তোমাক অনুষ্ঠানলৈ আদৰণি জনাইছো। আমাৰ পূৰ্বৰ এটা চিনাকি আছে, কিন্তু মই প্ৰথমে তোমাক সুধিবলৈ বিচাৰিছো যে, সুধিবলৈ নহয় আচলতে, মই তোমাৰ সৈতে আজি এটা বেলেগ ধৰণে আৰম্ভণি কৰিব বিচাৰিছো যে, মই তোমাক এটা পৰিস্থিতিত পেলাই দিব বিচাৰিছো যে, ধৰি লোৱা তুমি এটা আকস্মিক বক্তৃতাৰ এটা প্ৰতিযোগিতাত আছা। সেই প্ৰতিযোগিতাত তোমাৰ হাতত যিটো কাগজৰ টুকুৰা পৰিছে তাত লিখা আছে আকাশবাণী গুৱাহাটী, আৰু এতিয়া এইখিনি সময়ত তুমি আকাশবাণী গুৱাহাটীৰ বিষয়ে কি ক'বা সেই বক্তৃতা অনুষ্ঠানত?
1: হয়, প্ৰথমে মই তোমাক আৰু লগতে আকাশবাণী গুৱাহাটীৰ সকলো কৰ্মকৰ্তাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰথমে এটা কথাই ক'ব বিচাৰিম যে, আকাশবাণী বুলি ক'বলৈ লওঁতে আমাৰ প্ৰথমে আকাশবাণীৰ সেই ধুনীয়া সুৰটি মনত পৰে, যিটো আমাৰ চাগে সকলোৰে পৰিচিত। সেই সুৰটি মানে শুনিয়ে হয়তো আমি ডাঙৰ হৈছিলোঁ। আৰু সৰুৰ পৰা মই এটা অনুষ্ঠান খুবেই শুনিছিলোঁ, সেইটো হ'ল অকণি মেল শুনিছিলোঁ, আৰু গীতিমালিকা। যিহেতু মই সাংস্কৃতিক জগতৰ লগত জড়িত, সেইটো কাৰণে মই এই গীতিমালিকাৰ যি সুন্দৰ সুন্দৰ গীতসমূহ আমি শুনিবলৈ পাওঁ খুব ভাল লাগে। আৰু অকণিৰ মেলটো খুব ভালেই লাগে, সকলো কণ কণ ল'ৰা ছোৱালীৰ মাত, ইমান টেলেণ্ট আমি দেখিবলৈ পাওঁ। আৰু বহুতো মেমৰিজ আছে আচলতে আমাৰ ঘৰত। এতিয়াও ৰাতিপুৱা উঠাৰ লগে লগে দেউতাই ৰেডিঅ'টো অন কৰি দিয়ে, আৰু ৰাতিপুৱাৰ পৰা যিবিলাক অনুষ্ঠান হৈ থাকে আচলতে বাতৰিৰ পৰা গোটেইখিনি সময়ে সময়ে আমি সদায় মানে ৰাতিপুৱাৰ ভাগত আচলতে আমি ৰেডিঅ' বা আকাশবাণীৰ লগত আমি জড়িত হৈ এইটো খুব এটা ভাল লাগে। আৰু মোৰ
0: আকাশবাণীৰ সৈতে তোমাৰ এটা পৰিচয় আছে, সেইখিনি জানি ভাল লাগে।
1: হয়,
0: যিহেতু মই অনুষ্ঠানৰ আৰম্ভণিতে পৰিচয় কৰাই দিছো যে তুমি এগৰাকী নৃত্যশিল্পী, লগতে অভিনেত্ৰী আৰু নৃত্য পৰিচালকো, কিন্তু প্ৰথমে আহিব বিচাৰিছো নৃত্যৰ ক্ষেত্ৰখনৰ লগত তোমাৰ সম্বন্ধটোৰ বিষয়ে অকণ জানিব বিচাৰিছো। তুমি কেতিয়াৰ পৰা কেনেকৈ এই গোটেই জগতখনত সোমালা সেই বিষয়ে যদি তুমি অকণ কোৱা।
1: হয়, মই আচলতে নজনাৰ পৰাই চাগে নাচৰ কিছু মানে অংগ বুলি ক'বলৈ গ'লে মোৰ চাগে শৰীৰত আছিলেই। আৰু তাল, মই আচলতে সাংস্কৃতিক পৰিয়ালৰ লগতেই জড়িত। মোৰ দেউতা গোবিন্দ বৈশ্য, তেওঁ আকাশবাণীৰ ৰেডিঅ' স্বীকৃতিপ্ৰাপ্ত এগৰাকী আৰ্টিষ্ট, লোকসংগীতৰ আৰু মডাৰ্ণ ছঙৰো, আৰু সেই সূত্ৰেই চাগে। আৰু মোৰ মাও আগতে অকণমান বেছি নহ'লেও অকণমান গান গাইছিলে। আৰু মোৰ দাদা আছে, দাদাও ক্লাছিকেলৰ লগতে জড়িত, ভোকেল, হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ লগত। আৰু সেইটো কাৰণে চাগে মোৰ আচলতে সাংস্কৃতিক জগতখনৰ লগত মোৰ অকণমান কিবা এটা তাল লয়, যিটো আমি সাংস্কৃতিক জগতত চাগে থাকিব লাগে, সেইখিনি চাগে সৰুৰ পৰা আছিলে। আৰু সেই সূত্ৰে মই জনা নজনাৰ পৰা মই আইনাৰ আগত, আইনাখন দেখিলেই যেন মই নিজক বিচাৰি পাওঁ, এনেকুৱা ধৰণৰ আছিলোঁ। আৰু সেইকাৰণে চাগে মোক মা দেউতাই নৃত্যৰ যি আনুষ্ঠানিকভাৱে আমাৰ স্কুলবোৰ থাকে তাতে দি দিলে। আৰু প্ৰথম মোৰ গুৰু, মই তেওঁক ধন্যবাদ জনাম যে মোক এইখিনিলৈ আগবঢ়াই দিলে। তেওঁৰ নাম মই ল'বলৈ খুজিম, সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুৰু গোবিন্দ শইকীয়া ছাৰ। আৰু মই 2002ৰ পৰাই আচলতে আনুষ্ঠানিকভাৱে মই সত্ৰীয়া নৃত্য শিকি আছোঁ আৰু বৰ্তমানো শিকি আছোঁ। আৰু 2011ত মই বিশাৰদ কৰিলোঁ, আৰু তাৰ পাছত মই 2009 মানৰ পৰাই মই গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰো ছাৰ মেমৰ ওচৰত মই পৰিৱেশ্য কলাৰ ওপৰত তেওঁলোকৰ লগত মই এতিয়াও মই প্ৰেক্টিচ চলি আছে মোৰ, আৰু চাগে শিকাৰ শেষ নাই। তেনেকেই মই আচলতে নৃত্যৰ জগতখনৰ লগত অলপ অলপ অলপকৈ শিকি আছোঁ আৰু যিখিনি পাৰোঁ কৰি গৈ থাকিম আৰু।
0: হয় নিশ্চয়। আচলতে মই যিমানখিনি জানো তুমি খুব কম বয়সতে আচলতে নিজৰ বাবে এটি নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছা এই ক্ষেত্ৰখনত, নৃত্যৰ ক্ষেত্ৰখনত। তথাপিও জানিব বিচাৰিছো যে তোমাৰ এই সময়খিনিত, বৰ্তমান সময়খিনিত আৰু কি বেলেগ বেলেগ পৰিকল্পনা লোৱা হৈছে নৃত্যৰ লগত?
1: মোৰ মই আচলতে সৃষ্টিমূলক নৃত্যৰ লগত, যিহেতু তুমি ক'লা যে মই নৃত্য জগতখনৰ লগত চাগে নাম কঢ়িয়াই আনিব পাৰিছোঁ, চাগে নাম নহয়, মই নাচি ভাল পাওঁ, সেইকাৰণে চাগে মানুহে মোক আদৰি লৈছে বা তেনেকুৱাকৈ মই যিটো ফিল কৰোঁ চাগে মানুহে কানেক্ট কৰিব পাৰিছে মোৰ লগত। সেই একেধৰণে চাগে মই যেনেদৰে ভাবোঁ ৰাইজেও চাগে সেইধৰণে চাগে কানেক্ট কৰিছে। আৰু মই আৰু এগৰাকী ব্যক্তিৰ কথা মই ক'ব লাগিব এইখিনিতে, মই সৃষ্টিমূলক নৃত্যৰ লগত যিহেতু জড়িত, মই 2011 চনত যেতিয়া আমাৰ হিৰণ ভট্টাচাৰ্য হিৰুদা তেওঁৰ যেতিয়া অসম চৰকাৰৰ ফালৰ পৰা এমহীয়া এটা অনুষ্ঠান পাতিছিলে য'ত কবিতা আৰু গীতৰ এখনি আলক্ষ্য, ঠিক আলক্ষ্যও নহয় মানে সাতটা গীতৰ নৃত্য গীত আৰু কবিতাৰ এটা অনুষ্ঠান পাতিছিলে। তাত মই লগ পাইছিলোঁ ডক্টৰ অঞ্জনা মহি শইকীয়া বাইদেউ, আৰু তেওঁ আচলতে কোৰিঅগ্ৰাফিবোৰ মোৰ খুব ভাল লাগে। তেতিয়া মই নাজানিছিলোঁ চাগে ইমান, তেওঁ যিখিনি কৰোৱাই গৈছিলে তেনেকৈ কৰি গৈ গৈছিলোঁ আৰু তেওঁক আমি ফ'ল' কৰিছিলোঁ, আৰু তেওঁৰ লগত যিখিনি সময় আমি কটাইছিলোঁ সেইখিনি খুব ভাল লাগিছিলে। মানে আমি চাগে এই নাচ বুলি ক'লে অকল আমি ধৰক মানে এটা সীমাৰ ভিতৰত আমি নাচিছিলোঁ। আগতে সত্ৰীয়া নৃত্য কি হয়, তাল মান লয় এটা গোটেই সীমা এটা থাকে, কিন্তু যেতিয়া আমি সৃষ্টি বুলি এটা নতুন সৃষ্টি আহি পৰে তাত, মানে ধৰা বন্ধা তেনেকুৱা একো নাথাকে, আৰু নিজৰ মানে আবেগেৰে মই চাগে কানেক্ট হৈছিলোঁ, আৰু সেই সূত্ৰে মই সৃষ্টিমূলক নৃত্যৰ ক্ষেত্ৰখনত আহিছিলোঁ। আৰু তেনেকৈ মেমৰ পৰাই মই মানে ইনস্পায়াৰ্ড হৈ লাহে লাহে লাহে লাহে মই এনেকুৱা হ'ল যে মানুহে আদৰি ল'লে, মই মানে মোক কোৱা হ'ল যে তুমি এটা নাচ কৰিঅগ্ৰাফ কৰি দিবা নেকি, তেনেকৈ মোৰ এটা দুটাকৈ ছাত্ৰী হ'ল, আৰু তেনেকৈ মই অলপ অলপকৈ অনুষ্ঠানবোৰ কৰি যাওঁতে যাওঁতে চাগে আজি এইখিনি পৰ্যায় নাজানো কি কৰিব পাৰিছোঁ, মানুহে চাগে আদৰি লৈছে, আৰু সেইখিনি মই সকলোকে যোনে যোনে মোক এই ক্ষেত্ৰখনত আগবঢ়াই লৈ গৈছে ধন্যবাদ জনাব বিচাৰিম।
0: হয়, তুমি কেইগৰাকীমান গুৰুৰ নাম লৈছা?
1: হয়,
0: আমি প্ৰায়ে সোধো যে প্ৰিয় আপোনাৰ নৃত্যশিল্পী কোন বা আপুনি কাৰ পৰা অনুপ্ৰাণিত হৈছে, কিন্তু বহু সময়ত আমি গুৰুসকলক সেই মানটো দিবলৈ ৰৈ যায়, আমি শিকিছোঁ বুলি কওঁ বা অনুপ্ৰেৰণা হিচাপে ক'বলৈ কেতিয়াবা ৰৈ যায়। মই সেই ক্ষেত্ৰত তোমাৰ মনৰ ভাৱটো জানিব বিচাৰিম, আৰু ইয়াৰ উপৰিও জানিব বিচাৰিম যে তোমাৰ গুৰুসকলৰ কথা কিছু মই অনুষ্ঠানত জানিব বিচাৰিছোঁ, যে যিসকল লোকে তোমাৰ এই যাত্ৰাটোত বিশেষ বিশেষ সময়ত তোমাক ইমান সহায় কৰিছে, তোমাক শিকাইছে, তোমাক আগবঢ়াই দিছে, সেইসকলৰ বিষয়ে অকণ জানিব বিচাৰিম।
1: হয়, প্ৰথমেতো মই ক'লোৱে মোৰ প্ৰথম গুৰু গুৰু গোবিন্দ শইকীয়া ছাৰ, তাৰ পাছত মোৰ গুৰু ৰামকৃষ্ণ তালুকদাৰ ছাৰ আৰু ৰুমি তালুকদাৰ বাইদেউ, আৰু তাৰ পাছতেই মই অঞ্জনাময়ী বাইদেউৰ ওচৰত যিহেতু নৃত্য শিকিছিলোঁ, সেই গোটেইখিনি গোটেইসকলৰ মানে পৰাই মই বহুতখিনি শিকিবলৈ পাইছোঁ। আৰু তাৰ মাজে মাজে সৰু সুৰাকৈ আমি যেতিয়া কিছুমান অনুষ্ঠান পৰিৱেশনৰ কাৰণে কিছুমান গুৰুৰ লগত জড়িত হওঁ, তেনেকৈ আমি বহুতখিনি শিকিবলৈ পাইছোঁ। আৰু বৰ্তমান এতিয়াও মই শিকি আছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ফালৰ পৰা বিশাৰদসকললৈ আমাৰ এসপ্তাহৰ এটি কৰ্মশালা আয়োজন কৰিছিলে, আৰু কালি আমাৰ সেই অনুষ্ঠানটি হৈ গ'ল, সামৰণি অনুষ্ঠান। কোনোবাই যদি চাবলৈ বিচাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো পেজ আছে ফেচবুক পেজ, তাতে আছে লাইভ কৰা, চাব পাৰিব। আৰু তাৰ লগতে সংগীত নাটক একাডেমি সত্ৰীয়া কেন্দ্ৰ, তেওঁলোকেও এমহীয়া এটা মানে কৰ্মশালা আয়োজন কৰিছিলে, প্ৰত্যেক বছৰে জুলাই মাহত কৰে, তাতো আমি শিকি আছোঁ, তাতো আমি বিভিন্ন গুৰুক লগ পাইছোঁ, এইটো কৰ্মশালাটো আমি লগ পাইছিলোঁ। এই কৰ্মশালাটোত আমি ঘন বৰা ছাৰ, আমাৰ পদ্মশ্ৰী প্ৰাপক গুৰু ঘন বৰা ছাৰ, আৰু আমাৰ পদ্মভূষণ আমাৰ ছাৰ যতীন গোস্বামী ছাৰক আমি, সেই তেওঁলোক দুজনৰ আমি সান্নিধ্য পাইছিলোঁ। আৰু লগতে সংগীত নাটক একাডেমীৰ কৰ্মশালাটিত আমি বিভিন্ন গুৰুক লগ পাইছোঁ, নতুন কমলাবাৰীৰ পৰা আহিছিলে, তাৰপিছত অনিতা শৰ্মা বাইদেউ, তেওঁলোক বিভিন্ন গুৰুৰ লগত আচলতে আমি সান্নিধ্য পাবলৈ আমি সেইখিনি সৌভাগ্য হৈছোঁ তেনেকৈ।
0: মোৰ প্ৰশ্নটো আচলতে এনেকুৱা আছিল যে যিসকল গুৰুৰ সান্নিধ্য তুমি মানে ইমান যাত্ৰাটো পাৰ হৈ আহিছা, এই গোটেই যাত্ৰাটো, সেই গুরুসকলৰ ব্যক্তিত্ব বা তেওঁলোকে

0: যিধৰণে তোমালৈ সেই শিক্ষা আগবঢ়াইছে সেই বিষয়ে অকণ জানিবলৈ বিচাৰিছিলোঁ।
1: হয়, শিক্ষা আচলতে আমি বিভিন্ন ক্ষেত্ৰত আমি কৰি যাওঁ। এতিয়া যেনেকৈ মোৰ প্ৰথম গুৰু, তেওঁলোকৰ পৰা আমি সত্ৰীয়া নৃত্য, যিহেতু আমি পিয়ৰ নাচখিনি পাওঁ, মানে যিখিনি আমাৰ এটা মানে সংগীত সত্ৰৰ আণ্ডাৰত যিখিনি আমাৰ এটা চিলেবাছ মতে থাকে বিশাৰদ কৰালৈ, সেই সূত্ৰে আমি সেইখিনি গোটেই পিয়ৰ নাচখিনি আমি শিকিবলৈ পাইছিলোঁ। আৰু তাৰ লগতে মই গুৰু ৰামকৃষ্ণ তালুকদাৰ ছাৰ আৰু ৰুমি তালুকদাৰ বাইদেউৰ ওচৰত মই পৰিৱেশ্য কলা, আচলতে অভিনয় মই ছাৰৰ পৰা বহুতখিনি অভিনয় পৰিৱেশ্য কলা, চাগে তুমিও জানিবা, তুমিও যেতিয়া এগৰাকী সুন্দৰ অভিনেতা, তুমি জানিবা যে অভিনয় কৰিবলৈ হ'লে কোনবোৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে। তেনেকৈ নাচতো আমাৰ অভিনয় আছে, আৰু সেই নাচৰ অভিনয়খিনিত চাগে মই ৰামকৃষ্ণ তালুকদাৰ ছাৰৰ পৰা শিকিছিলোঁ। কাৰণ সকলোৱে জানে যে তেওঁৰ কেইবাটাও আমাৰ মানে সংৰচনা, সত্ৰীয়া নৃত্যৰ ওপৰত সংৰচনা কৰা কেইবাটাও অডিঅ' কেছেটৰ পৰা, কৰিঅ'গ্ৰাফিৰ পৰা কেইবাটাও আছে, বিভিন্ন গুৰুৰ আছে, মই তেওঁৰ পৰা প্ৰথম শিকিছিলোঁ। তেনেকৈ বিভিন্ন গুৰুৰ পৰা আচলতে পাইছোঁ, কৈ চাগে শেষ নহ'ব, বিভিন্ন গুৰুৰ পৰা আমি বিভিন্ন ক্ষেত্ৰত বহুতো শিকিবলৈ পাইছোঁ, আৰু চাগে শিকিব বহুতখিনি আছে, শিকি গৈ থাকিম।
0: নৃত্যৰ কথালৈ আকৌ আহিম, আকৌ কথা পাতিম। যিহেতু মই আৰু এটা পৰিচয় তোমাক দি দিছোঁ যে তোমাৰ পৰিচয় দিওঁতে মই কৈছোঁ যে তুমি এগৰাকী অভিনেত্ৰী, আৰু আমাৰ সামাজিক মাধ্যমত তোমাৰ দুটামান ভিডিঅ' খুব জনপ্ৰিয়, গতিকে সেই ভিডিঅ'টোৰ কথা মই উল্লেখ নকৰোঁ। আচলতে সেইটো কি হয়, ক'ৰ পৰা হয়, কি আহিছে, তুমি নিজৰ মুখেৰে যদি কোৱা শ্ৰোতাসকলক।
1: হয়, চাগে জানি সকলোৱে, আৰু মোৰো কৈ ভাল লাগে যে স্পন্দন চেনেলত সম্প্ৰচাৰিত হোৱা জুনুকা নামৰ এখনি ধাৰাবাহিক, যি মৃণাল ডেকা নাম পৰিচালক, মৃণাল ডেকাই এই গোটেই ধাৰাবাহিকখন পৰিচালনা কৰিছিলে, আৰু আমাৰ লগত জনপ্ৰিয় অভিনেতা কমল লোচন, জুনুনাথ আছিলে, আৰু তাতে ময়ো কমল লোচনৰ ভনীয়েকৰ কেৰেক্টাৰটি কৰিবলৈ মোৰ সৌভাগ্য হৈছিলে। আৰু আগে নাজানো, মানে মানে মানুহে ইমান আদৰি লৈছে, সেয়া চাগে মোৰ জীৱনত এক বিৰাট মানে মনত ৰৈ যাবলগীয়া আৰু সদায় স্মৰণীয় হৈ থাকিব এই মানে যি মানুহৰ পৰা মই আদৰ পাইছোঁ। চাগে মই আগতে এইখিনি পোৱা নাছিলোঁ, আৰু এতিয়াই য'তেই যাওঁ তাতে, অঁ তুমি মণি ন, অঁ তুমি কমল লোচনৰ ভণ্টি যে কৰিছিলা, অঁ তুমি ন জুনু জুনু জুনু জুনুকাখনৰ অভিনেত্ৰীগৰাকী। আৰু তেতিয়া যেতিয়া মানুহে এনেকৈ কয়, ৰাইজে যেতিয়া যাওঁ আমি, ৰাইজে যেতিয়া সেই ধৰণৰ এটা মানে দেখায় যে মানুহ চিনি পাইছে বা ভাল পাইছে সেই ধাৰাবাহিকখন, সেইটো বুজাব নোৱাৰা এক অনুভৱ, আচলতে খুব ভাল লাগে। আৰু সেইখন আচলতে আমাৰ নামনি অসমৰ ভাষাত আমাৰ কৰা গৈছিলে, আৰু বহুতে চাগে সেইটো কাৰণেও কয় বহুতে যে নামনি অসমৰ ভাষাত আচলতে চিৰিয়েল বা ধাৰাবাহিক বহুত কম, যিটো আমাৰ বৰলা কাই আমাৰ বহুত মানে পপুলাৰ
0: হাস্য ব্যংগৰ ক্ষেত্ৰত কিছু কিছু হৈছে, বা খুব চিৰিয়াছ খুব গহীন তেনেকুৱা কাম খুব কম হৈছে।
1: হয় হয়, সেইকাৰণে চাগে মানুহে আদৰি লৈছে। আৰু আচলতে ঘৰত মানে মানে সাধাৰণ ঘৰ এখনত যিটো ধৰণৰ মানে ককায়েক ভনীয়েকৰ মাজত এটা তৰ্কা তৰ্কি বা আমি কি কওঁ কাজিয়া লাগে, সেই ধৰণৰ আচলতে কোনো মানে ধৰা বান্ধা বা কোনো মানে এনেকুৱা নাছিল যে এনেকুৱাই কৰিম আমি, তেনেকুৱা একো নাছিলে, মানে আমি কৰি গৈ গৈছিলোঁ আৰু আৰু আমি ভবা নাছিলোঁ আচলতে মানুহে যে ইমান আদৰি ল'ব। কিন্তু মানে যিটো ধৰণে মানুহে আদৰি লৈছে, মই আগতে চাগে খুব কম ধাৰাবাহিক মানুহে এনেকৈ আদৰি লৈছে, আৰু সেই সূত্ৰে মই সকলো ৰাইজক আচলতে বহুত বহুত ধন্যবাদ দিম যে এই ধাৰাবাহিকখনক মানুহে ইমান আদৰি লোৱাৰ বাবে।
0: মই এইখিনিতে আৰু এটা কথা সংযোগ কৰিছোঁ যে এই আদৰখিনি যে পালা, তুমি অভিনেত্ৰী হিচাপে তোমাৰ জীৱনত কিবা সলনি হোৱা দেখিছানে অভিনেত্ৰী হিচাপে?
1: অভিনেত্ৰী হিচাপে আচলতে মই এটাই ক'বলৈ খুজিম যে মানুহৰ হয়তো মই চিনাকি এটা দিবলৈ পাৰিছোঁ, যে মানুহে মোক চিনি পোৱা হৈছে, চিনাকি দিবলৈ পৰা হৈছোঁ আচলতে ক'লে ভুল হ'ব, মানুহে মোক মানে চিনি পোৱা হৈছে। আগতে হয়তো জানিছিলে যে তেওঁ অকল নৃত্যশিল্পী বা তেনেকৈ নৃত্যৰ লগত জড়িত, কিন্তু এতিয়া মানে সৰ্বসাধাৰণ লোকে হয়তো য'তেই যাওঁ তাতেই মোক মানে চিনি পাবলৈ লৈছে লাহেকৈ। ত' সেইটো এটা মোৰ জীৱনত এটা বেলেগ ধৰণৰ মানে মানে মোৰ ফিল, সেইটো মই আগতে কেতিয়াও পোৱা নাছিলোঁ, আৰু এতিয়া মোৰ খুব ভাল লাগে সেই ফিলটো লৈ।
0: অন্য এটা কথালৈ আহোঁ,
1: হয়,
0: অসমৰ এটা

0: সাহসী ছোৱালীৰ আমি আচলতে কৰিছিলোঁ আৰু তাৰ এটি মই ডাইলগ ক'বলৈ বিচাৰিম। হয় মহাৰাজ, আপুনি ঠিকেই কৈছে, মই আমি আমি এই খিলজী মহাৰাজ আহিলে খুচুকি ঠিকি মাৰিম, তেওঁলোকক তেওঁলোকক আহিব দিয়ক, তেওঁলোকক খুচুকি খুচুকি মাৰি পেলাম সিহঁতক। মই আচলতে ইমান প্ৰিপেয়াৰ নাছিলোঁ, পটককৈ এইখিনি ক'ব লগা হ'ল আৰু লাহেকৈ অলপ দেৰিকৈ লাগিলে আৰু এটা ডাইলগ কৈ দিম,
1: ঠিক আছে,
0: অকণমান ফুটবাতি হ'বলৈ পাৰে, ক্ষমা কৰিব।
1: খুব সুন্দৰ আছে যিখিনি কৰি দেখুৱাইছে, এইখিনি খুব ধুনীয়া। এইখিনিতে মই আৰু এটা প্ৰশ্নলৈ আহিছোঁ যে বাল্মীকি সংগীত বিদ্যালয়, এই বিদ্যালয়খনৰ সৈতে তুমি বহু বছৰ ধৰি জড়িত হৈ আছা, হয়নে? এই গোটেই বিদ্যালয়খনৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো সম্পৰ্কে কোৱাচোন, এই উদ্দেশ্য সম্পৰ্কে যদি অকণ বহলকৈ জানিব বিচাৰিছোঁ।
0: হয়, হেডগৰ্গ স্মাৰক সমিতিৰ আণ্ডাৰত আমাৰ বাল্মীকি সংগীত বিদ্যালয় বুলি এখন স্কুল এখন আছে আৰু সেই স্কুলখনত আচলতে আমাৰ হৰিজন কলনীৰ চাফাই কৰ্মীৰ ল'ৰা ছোৱালীসকলক গীত নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় আৰু গুৱাহাটীত এতিয়া নতুনকৈ নলবাৰীটো আমাৰ আৰম্ভ হৈছে, কেইবাটাও আমাৰ শাখা আছে আৰু মই বামুণী বেদান শাখাৰ মানে প্ৰশিক্ষক আৰু তাত আমাৰ প্ৰায় 90-100 ছাত্ৰী আমাৰ লগত জড়িত হৈ আছে। সকলো বস্তি অঞ্চলৰ চাফাই কৰ্মীৰ ল'ৰা ছোৱালীসকল আমাৰ লগত সেই অনুষ্ঠানটোৰ লগত জড়িত আৰু তাত আচলতে আমাৰ এটা বেলেগ ধৰণৰ আমি মানে এক্সপিৰিয়েঞ্চ এটা আমাৰ হৈছে, কাৰণ আমি সাধাৰণতে যেতিয়া যিকোনো অনুষ্ঠান কৰোঁ বা ক'ৰবাত যদি শিকাবলৈ যাওঁ প্ৰায় সকলোৱে অকণমান নহয় অকণমান কিবা এটা জানে বা পোৱাৰ এটা হেঁপাহ থাকে, কিন্তু এওঁলোকৰ কেতিয়াও একো তেনেকুৱা অনুষ্ঠানৰ লগত জড়িত নহয়, কেতিয়াও কোনো সুবিধা পোৱা নাছিলে, কিন্তু মনৰ পৰা আচলতে তেওঁলোকে বহুত শিকিবলৈ বিচাৰে, বহুত টেলেণ্টেড আমাৰ লগত যিখিনি আছে তেওঁলোকে কৰাৰ সুবিধা পোৱা নাছিলে কাৰণে চাগে আজি তেনেকৈ আছিলে, কিন্তু আমাৰ বাল্মীকি সংগীত বিদ্যালয়ে সেই ল'ৰা ছোৱালীখিনিক আচলতে এনেকুৱা এটা আমাৰ মঞ্চ দিছে যি মানে বস্তি অঞ্চলৰ ল'ৰা ছোৱালীয়ে আজি তেওঁলোকে ইমান সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। আমি কেইবাটাও অনুষ্ঠান কৰিলোঁ, আমাৰ ডিচেম্বৰ 6 আমাৰ অনুষ্ঠান হয় প্ৰত্যেক বছৰে আৰু প্ৰথমে আমি সোণাৰাম খেলপথাৰত কৰিছিলোঁ, 500 ল'ৰা ছোৱালীৰে আমি ভোৰতাল নৃত্য কৰিছিলোঁ, তাৰপিছত 1000 ল'ৰা ছোৱালীৰে আমি সত্ৰীয়া নৃত্য বৰগীত আমি খানাপাৰাত অনুষ্ঠিত হ'ল আৰু তাৰ লগতে আমাৰ এইবাৰ চাগে 5ম বৰ্ষ হ'ব, এইবাৰো 6 ডিচেম্বৰত আমাৰ অনুষ্ঠান হ'ব আৰু সেই সূত্ৰে মানে আমি বিভিন্ন মানে ল'ৰা ছোৱালীৰ লগত যেতিয়া আমি জড়িত হৈছোঁ আমি বিভিন্ন আমাৰ এক্সপিৰিয়েঞ্চ হৈছে, কোনোবাই জনাই নাজানাই মানে তাৰ মাজতে তেওঁলোকে বেলেগো তেওঁলোকৰ সমস্যাবোৰো আমাৰ লগত মানে ঘৰৰ নিচিনাকে পৰিয়ালৰ দৰে আমাক মানে অৱগত কৰায় আৰু আমি যিখিনি পাৰোঁ সহায় কৰোঁ আৰু সেইখিনি ভাল লাগে আচলতে তেওঁলোকৰ লগত সেইখিনি সহায় কৰি দিওঁ।
1: আচলতে আৰু অকণমান ইয়াৰ লগত সংযোগ কৰিব বিচাৰিছো যে যিসকল ল'ৰা ছোৱালীক সুবিধা পোৱা নাই সেইসকল ল'ৰা ছোৱালীক লৈ তুমি ইমান দিনে কাম কৰি আহিছা, গতিকে তেওঁলোকৰ জীৱনতো বিভিন্ন ধৰণৰ সংঘাত থাকে, সেই ল'ৰা ছোৱালীসকলৰ মানে বিভিন্ন সংঘাত থাকে বা বিভিন্ন কঠিন পৰিস্থিতিৰ মাজেৰে তেওঁলোক আহিছে, গতিকে তেওঁলোকে যেতিয়া তোমাৰ ওচৰত সেই পৰিস্থিতিসমূহৰ বা তেওঁলোকৰ যিসমূহ সংঘাত আছে সেই বিষয়ে অৱগত কৰে, সেই বিষয়ে তেতিয়া তুমি কি ধৰণে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰা সেই ল'ৰা ছোৱালীসকলক?
0: মই এটাই ক'ম যে মানে তেওঁলোকে যেতিয়া ধৰক ধৰা যে কিছুমান নজনা কথা যেতিয়া শিকা মানে ল'ৰা ছোৱালীৰ মাজত আচলতে জনাৰ আগ্ৰহটো দেখিলে আমাৰ শিকাই ভাল লাগে, সেইকাৰণে তেওঁলোকৰ মাজত আমি কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখিবলৈ পাওঁ মানে যিবিলাক চাগে আমিও ক'ৰবাত নাজানো, আমিও তেওঁলোকৰ পৰা শিকোঁ আৰু তেওঁলোকেও আমাৰ পৰা কিছুমান বস্তু শিকে, আমিও এতিয়াও শিকি আছোঁ, কিন্তু তেওঁলোকে যিখিনি ধৰক তেওঁলোকৰ ফালৰ পৰাও কেতিয়াবা কিছুমান ইমান টেলেণ্টেড ল'ৰা ছোৱালী আমি লগ পাওঁ মানে একেবাৰে সৰু সৰু ধৰক 7-8 পৰ্যন্ত কিছুমান এনেকুৱা ল'ৰা ছোৱালীৰ মাজত কিছুমান টেলেণ্ট থাকে যিবিলাক হয়তো মানুহে দেখিলে আচৰিত হৈ যায় আৰু সেই সূত্ৰে আমি বিভিন্ন আমাৰ অভিজ্ঞতা মানে হৈ আহিছে আৰু সেই সূত্ৰে চাগে তেনেকে বহুত আমি জনাই নজনাই তেওঁলোকে আমাৰ পৰা শিকিছে আমি তেওঁলোকৰ পৰা শিকিছো আৰু তেনেকুৱা বিভিন্ন অভিজ্ঞতা আচলতে হৈছে আমাৰ।
1: মই যিমানখিনি জানো যে বনলতাৰ গান গোৱাৰ প্ৰতিও খুব হাবিয়াস, গতিকে অনুষ্ঠানত মই তোমাৰ পৰা গান এটি শুনিবলৈ বিচাৰিম, কি গীত শুনাবা সেইটো তোমাৰ নিজৰ পছন্দৰ হ'ব।
0: বাৰু মই গায়িকা নহয় যদিও মই খুব ভাল আচলতে গানৰ শ্ৰোতা, মই খুব ভাল পাওঁ গান শুনি, আৰু গান শুনিলেই যেন মই বেলেগ এখন পৃথিৱীলৈ গুচি যাওঁ, খুব ভাল পাওঁ গান শুনি আৰু অলপ অলপ গুণগুণাই থাকোঁ। তাৰে গীত এটি মোৰ খুব ভাল লগা গীত এটি অকণমান বাৰু মই গুণগুণাই দিছোঁ, কিয় ভুল ভান্তি হ'লে ক্ষমা কৰে যেন। মই খগেন মহন্ত ডাঙৰীয়াৰ গীত এটি গাবলৈ বিচাৰিম।

0: গীতৰ কথাখিনি পাহৰি গ'ল
1: আচলতে
0: একো নাই বাৰু আচলতে বিভিন্ন মানুহৰ বিভিন্ন হাবিয়াস থাকে কিছুসকলে পূৰাব পাৰে কিছুমানে নোৱাৰে সেইটো ডাঙৰ কথা নহয় মানে মানুহৰ হাবিয়াস যিবিলাক থাকে মানুহে তাৰ চৰ্চা নিজেও কৰিব পাৰে সেইকাৰণে আচলতে তোমাক গীত গাবলৈ দিয়া হ'ল এতিয়া পুনৰ আহিছোঁ নৃত্যৰ মাজলৈ নৃত্য পৰিচালনা বা সৃজনশীল নৃত্য পৰিচালনা বা যিসমূহ শাস্ত্ৰীয় নৃত্য আছে সেইসমূহ পৰিচালনা কৰা এই গোটেই কথাটোৰ মাজত যিটো ডিফাৰেঞ্চ বুলি কওঁ যিটো তাৰতম্য আছে সেই তাৰতম্যটোৰ বিষয়ে কোৱা আৰু তোমাৰ ক্ষেত্ৰত সৃজনশীল নৃত্য পৰিচালনাৰ বাবে শাস্ত্ৰীয় নৃত্য জনাটো কিমান প্ৰয়োজন
1: হয় এই শাস্ত্ৰীয় নৃত্য শিকাটো আচলতে খুবেই মানে প্ৰয়োজন কাৰণ এগৰাকী নৃত্যশিল্পী হ'বলৈ হ'লে আমি বিভিন্ন মানে দিশ আমি চাব লাগিব যেনেকৈ এগৰাকী নৃত্যশিল্পীৰ তাত তাল লয় অনুভূতি সকলোখিনি আমি পাব লাগিব আৰু চাগে শাস্ত্ৰীয় নৃত্য শিকিলেহে আমি সেইসমূহ মানে গুণৰ অধিকাৰী আমি হ'বলৈ পাৰিম আৰু শাস্ত্ৰীয় নৃত্যত যিহেতু আমাৰ মানে কিছুমান ধৰা বন্ধা কিছুমান আমাৰ নৃত্য থাকে বা তাত কিছুমান তাল ধৰা থাকে সেই তালৰ পৰা আমি বাহিৰত যাব নোৱাৰোঁ বা নতুনকৈ আমি সৃষ্টি কৰিব নোৱাৰোঁ যিখিনি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আৰু মাধৱদেৱ গুৰুজনে আমাক মানে সৃষ্টি কৰি গৈছিলে সত্ৰত যিখিনি আমাৰ এতিয়াও চলি আছে সত্ৰৰ পৰা বাহিৰত আমাৰ মঞ্চত পৰিৱেশন কৰা হ'ল আৰু তাৰ পিছতে লাহে লাহে যেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পালে তাৰ পিছতে যেতিয়া আমাৰ সকলোৱে শিকিবলৈ ধৰিলে তেতিয়া তাৰ মানে ল'ৰা ছোৱালীৰ মাজত প্ৰচাৰটো বহুত বাঢ়ি গ'ল আৰু সেই সূত্ৰে ল'ৰা ছোৱালীও আজিকালি বুজি পায় যে সৃষ্টিশীল নৃত্য বা যিকোনো নৃত্য কৰিবলৈ হ'লে আচলতে শাস্ত্ৰীয় নৃত্য শিকাটো খুবেই প্ৰয়োজনীয় আৰু সৃষ্টিশীল নৃত্যত এটাই যে আমি নতুনকৈ নিজৰ মনৰ অনুভূতিটো আমি কি ধৰণে আমি যদি কিবা এটা ভাল লাগিছে ভালতো যদি আমি হাতখন মানে থাপৰি বজাইছোঁ কিবা কৰিছোঁ সেইটো এটা সৃষ্টিৰ মাজেৰে আমি নাচৰ যোগেৰে আমি দেখাব পাৰিম সৃষ্টিশীল তাতেই মনটোৱে কি বিচাৰে আচলতে মনটোৱে কি মানে গানটো শুনি বা যিকোনো এটা বস্তু শুনি পিনে আমি কি প্ৰকাশ কৰিব বিচাৰিছোঁ সেই অভিনয় বা মানে হেৰি নৃত্য বা হাতৰ ভংগীমাখিনি আচলতে সৃষ্টিশীল নৃত্যটো আগবঢ়াই নিয়ে বুলি মই ভাবোঁ
0: আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ যে কেতিয়াবা কি হয় শাস্ত্ৰীয় নৃত্যত যিসমূহ সংগীত থাকে সেই সংগীতসমূহ বেলেগ হয় আৰু কেতিয়াবা কি হয় সেই শাস্ত্ৰীয় নৃত্যক বেলেগ ধৰণৰ বা আধুনিক সংগীতৰ সৈতে যদি তাক কেতিয়াবা কৰা হয় যে আধুনিক সংগীতত শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰা হয় সেই সময়ত কি ধৰণৰ হেৰি আহে মানে তোমাৰ কি কয় সেইটো তোমাৰ সেইটো কেনেধৰণৰ মানে তাক এটা বিন্যাসত পেলোৱা হয়
1: আচলতে আমাৰ শাস্ত্ৰীয় নৃত্যত আমাৰ ধৰা বন্ধা কিছুমান গীত বৰগীত ঘোষা ফটিমা সেইসকলত আমি শাস্ত্ৰীয় নৃত্যখিনি পৰিৱেশন কৰোঁ আৰু সৃষ্টিশীল নৃত্যত আমি যিকোনো গীত এটি লৈ আমি সৃষ্টি কৰিব পাৰোঁ

0: আৰু কিন্তু সৃষ্টিমূলক নৃত্যত যদি আমি সত্ৰীয়া নৃত্যৰ মানে আধাৰত আমি কৰিব লাগে, তেতিয়া আমি ধৰক ধৰা যে সত্ৰীয়া নৃত্যত যিখিনি আমাৰ বুল তাল ব্যৱহাৰ হয়, তেনেকৈ আমি সেই বুল তালখিনি আমি সেই গীতটোৰ বা সেই সংগীতখিনি আমি যদি সেইখিনি সংৰচনা কৰোঁ, তাত যদি আমি শাস্ত্ৰীয় নৃত্যৰ বুলখিনি আমি সংযোজন কৰি দিওঁ, সেইধৰণে আমি সত্ৰীয়া নৃত্যৰ আধাৰত আমি সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিব পাৰোঁ। আৰু আচলতে নৃত্যৰ কোনো তেনেকুৱা হেৰি নাথাকে সৃষ্টিশীল নৃত্যত যে আমি এইটোৱেই কৰিব লাগিব, কিন্তু আমি যদি বিচাৰোঁ যে আমি শাস্ত্ৰীয় নৃত্যৰ আধাৰত আমি সৃষ্টিশীল নৃত্যটো কৰিম, তাৰে আমি তাল লয় বা তাৰে যিখিনি বুল আমি সেইখিনি সৃষ্টিশীল নৃত্যৰ সেই গীতৰ মানে হেৰিখিনিত আমি সংযোজন কৰি পিনে আমি তেনেকৈ কৰিব পাৰোঁ।
1: মই এটি খুব বেলেগ ধৰণৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে দুটা দশকৰ বেছি সময় তুমি নৃত্যৰ সৈতে জড়িত হৈ আছা, বিভিন্ন সময়ত তোমাৰ যিটো নৃত্যৰ যিটো শৈলী বা নৃত্যৰ যিটো সাধনা, সেই সাধনাই তোমাক নিজকে আগবঢ়াই লৈ যাবলৈ সহায় কৰিছে, আৰু ব্যক্তিত্বৰ ক্ষেত্ৰতো তোমাক নৃত্যই নিশ্চয় সহায় কৰিছে ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত। যদি মই তোমাৰ এই দুটা দশকক যদি কেইটামান ভাগত যদি ভগাই তোমাৰ পৰা জানিব বিচাৰোঁ যে এই গোটেই যাত্ৰাটোত নৃত্যই তোমাৰ মাজৰ মানুহগৰাকী বা তোমাৰ ব্যক্তিত্ব কি ধৰণে সলনি কৰিছে, বিভিন্ন সময়ত যদি বিভিন্ন কথাক যদি তুমি উল্লেখ কৰি কথাখিনি কোৱা তেতিয়া ভাল লাগিব।
0: মই যিহেতু 2002ৰ পৰাই মই এই নৃত্য জগতখনত মই খোজ পেলাইছিলোঁ, আজি 2026 মানে আমাৰ প্ৰায় 25 বছৰে হ'বলৈ লৈছে। এই 25টা বছৰত আচলতে মই মানে নিজক আগতে হয়তো তেনেকৈ ইমান নিজক বিচাৰি পোৱা নাছিলোঁ, মা দেউতাই আগবঢ়াই লৈ গৈছিলে, চাগে মই জনাই নজনাই কিছুমান নৃত্য কৰিছিলোঁ বা নাচি ভাল পাইছিলোঁ, আৰু সেই সূত্ৰে মোক নৃত্যৰ স্কুলত দিছিলে যিহেতু। আৰু এতিয়া মই লাহে লাহে যেতিয়া বুজি পোৱা হৈছোঁ যে মোৰ দেখোন নৃত্য কৰিয়েই ভাল লাগে বা অভিনয় কৰিয়েই ভাল লাগে, সেইকাৰণে মই নৃত্যটিৰ মাজেৰে মই নিজক এইখিনি বিচাৰি পাওঁ যে নৃত্য শিল্পী হ'বলৈ হ'লে বা নৃত্যৰ লগত জড়িত হ'বলৈ হ'লে আচলতে কিছুমান গুণ মানুহৰ তাত থাকিলে ভাল লাগে। যেনেকৈ ধৰক মানে এগৰাকী নৃত্যশিল্পী সুন্দৰ শৰীৰ চৰ্চা কৰিব লাগে। এতিয়া মই সেই সূত্ৰে ক'ব বিচাৰিম যে মানুহ শৰীৰ চৰ্চাটো কিমান গুৰুত্ব, আৰু নৃত্য কৰিলে আমাৰ শৰীৰ চৰ্চাটো লাহে লাহে হৈ থাকে, বা যদি কেতিয়াবা ৰৈও যায় আমি আকৌ কৰাৰ এটা আগ্ৰহ পাওঁ যে নাই আমি কৰিবই লাগিব। তাৰ লগতে আমি আৰু কিছুমান কথা ক'ব পাৰিম যে মানুহৰ আগত যেতিয়া আমি কিছুমান মানুহক আমি গুৰুসকলক লগ পাওঁ বা তেওঁলোকৰ পৰা কিছুমান সৰু সৰু কথা আমি শিকিবলৈ পাওঁ, তেনেকৈও আমাৰ ব্যক্তিত্ব কিছুমান আমাৰ মানে ব্যক্তিত্ব মানে গঢ় দিয়াত আমাৰ সুবিধা হয়। আৰু এতিয়া কিছুমান সমাজত যেতিয়া আমি যাওঁ তেতিয়া আমি দেখা পাওঁ যে কিছুমান মানে সৰু সৰু কথা কিছুমান মন দিব লাগে, মানুহৰ লগত কেনেকৈ কথা ক'ব লাগে। আচলতে তুমিও জানিবা যে সাংস্কৃতিক জগতৰ লগত জড়িত হোৱা মানুহ চাগে কেতিয়াও মানে ইমান মানে কি বুলি ক'ম এতিয়া মই বুজাব পৰা নাই, সাংস্কৃতিক জগতৰ লগত থকা মানুহে সাধাৰণতে সদায় এটা বৰ সুন্দৰ মানে পাৰ্চনেলিটিৰ মানে
1: গৰাকী
0: হ'ব লাগে বা হৈ যায় আচলতে
1: গোটেই পৰিক্ৰমাটোৰ মাজেৰে গৈ থাকোঁতে তেওঁলোকৰ নিজৰ ব্যক্তিত্বৰ
0: ব্যক্তিত্বটো ধুনীয়া হৈ আহে। আৰু সেইকাৰণে চাগে ময়ো আজি মই আনে ক'ব ভালকে বা মই কেনেকৈ কি মানে কৰিবলৈ পাৰিছো, কিন্তু মই চাগে সেইটোৱে বুজি পাম যে সাংস্কৃতিক জগতৰ লগত জড়িত বা নৃত্যৰ লগত জড়িত সকলোখিনিয়ে মানে নিজৰ ব্যক্তিত্বটো সেই কৰি থকাৰ মাজেৰে আচলতে বিকাশ হৈ যায়। এইটো ক'ব নোৱাৰে কোনোৱে মানে কৰোঁ বুলিও হয়তো নকৰে, কিন্তু হৈ যায় মানুহে কেনেকৈ বহি এগৰাকী নৃত্যশিল্পী হ'বলৈ হ'লে আমি কেতিয়াও এনেকৈ বহি নাথাকোঁ, এনেকৈ বহিলে কোনো আমাৰ নৃত্যশিল্পীৰ এইটো কোনো সেয়াই নিদিব। নৃত্যশিল্পী সদায় এই আমাৰ যিটো নাচত আমি সদায় ৰাজহাড় আমি মানে একদম পোন কৰি আমি থাকোঁ বা হাতবোৰ আমি ধুনীয়াকৈ মানে প্ৰত্যেকটো ক্ষেত্ৰতে কিছুমান ক'ব নোৱাৰে।

0: হৈ গৈ থাকে আচলতে। আৰু তেনেকৈ মানে আৰু আমাৰ আৰু এটা গুণ আমি চাব লাগিব যে আমাৰ মানসিকভাৱেও কিন্তু বহুত সবল হৈ থাকে, বহুত সবল হয়, কাৰণ আমাৰ যেতিয়া নৃত্য কৰোঁ আমাৰ ফূৰ্তি লাগে, আমাৰ ভাল লাগে, আৰু কিছুমান আমি বহুত আমাৰ ৰস থাকে, যেনেকৈ অভিনয়টো আছে, তুমিও জানিবা যে ৰসত আমি কিমান বেলেগ বেলেগ আমি ৰসৰ কাম কৰোঁতে আমাৰ কিমান মানে বেলেগ বেলেগ ধৰণৰ অনুভূতি আমাৰ হয়, সেই সূত্ৰেও মানুহৰ বিভিন্ন ধৰণৰ আচলতে অভিজ্ঞতাৰ মাজেৰে বহুত ক্ষেত্ৰত আগবাঢ়ি যাব।
1: অনুভূতিবোৰে বাৰু নিজক চিনি পোৱাত সহায় কৰে নেকি?
0: নিশ্চয় নিশ্চয়, সেইটোতো একদম মানে 100% তুমি সত্য কথা কৈছা, কাৰণ আমি যেতিয়া ধৰা যে শৃংগাৰ ৰস কৰিলো, আমি গম পাইছো যে আমাৰ ফূৰ্তি লাগিছে, সেইটো কথা চাগে আমি কেতিয়াবা সৰুৰ পৰা ডাঙৰ হওঁতে যেতিয়া কিছুমান ভাল লগা অনুভূতি সেই তাতেই চিকি জানি শৃংগাৰ সোমাই আছিলে, কেতিয়াবা ঘৰত কেতিয়াবা কিছুমান কাৰণত কিবা আমাৰ আমি কান্দিলোৱে বা কেতিয়াবা দুখ লাগিলে সেইটোৱে কৰুণ ৰস আহি পৰিলে, সেই সৰু সৰু কথাবিলাকৰ মাজেৰেই আচলতে অভিনয় নৃত্য মানে চাগে হৈ থাকে, কিন্তু এটাই কথা যে মানুহে অনুভৱ কৰিব লাগিব, মই যে এইটো কৰিছিলোঁ সেইটোৱে দেখোন মই এতিয়া এইটো মোক যদি কয় যে কৰুণ ৰস কৰা, যে মই যদি ভাবি দিওঁ যে এই যে এনেকুৱা কৰি এনেকৈ ভাবিলে দেখোন মোৰ এইটো ৰস আহিব দেখোন, বা খং উঠিলে কেতিয়াবা কাৰোবাক খং উঠিলে কি ধৰণে আমি ৰিয়েক্ট কৰোঁ, কি ধৰণে আমাৰ মুখৰ মানে
1: অভিব্যক্তি
0: হয়, সেইধৰণে আমি কিছুমান অনুভৱ যদি কৰি পিনে আমি মানে এগৰাকী নৃত্যশিল্পী বা অভিনেতাজনৰ মাজত অবজাৰ্ভেশ্যন, তুমি জানিবাই অবজাৰ্ভেশ্যনটো খুব দৰকাৰী, তেতিয়া চাগে আৰু বহুত ভাল হৈ গৈ থাকে আৰু।
1: আমি আৰু কথা পাতিম, এইখিনিতে জনাই ল'ব বিচাৰিছোঁ যে কাইলৈ পুৱাৰ প্ৰভাতী তৰংগত আপোনালোকে অতিথি হিচাপে পাব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ROTTOৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা, অনুষ্ঠানৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ROTTOৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো এই অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব, আৰু কাইলৈৰ অনুষ্ঠানৰ বিষয় হিচাপে লোৱা হৈছে অংগদান জীৱনদান, গতিকে আপোনালোকে ৰাতিপুৱা 9:20 এই অনুষ্ঠানটি চাবলৈ পাৰিব, শুনিবলৈ পাৰিব, গতিকে আপোনালোকে আহ্বান কৰা হ'ল যে অনুষ্ঠানটিৰ সৈতে আপোনালোক জড়িত হ'ব। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ এয়া মোৰ আবেদন। এই মুহূৰ্তত আকৌ অনুষ্ঠানৰ মাজলৈ আহিছোঁ যে মই তিনিটা কথা নিজৰ ফালৰ পৰা মই বাছি লৈছোঁ, বাছি নহয় মই নিজকে স্পষ্ট বুলি ভাবিছোঁ যে শিল্পী এগৰাকী হ'বলৈ তিনিটা বিশেষ গুণৰ কথা, যে এক হৈছে পৰিশ্ৰম, 2 হৈছে সততা, আৰু 3 হৈছে প্ৰতিভা। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম যে এই তিনিটা গুণৰ উপৰিও আৰু কি বিশেষ গুণ লাগে এগৰাকী শিল্পী হ'বলৈ?
0: এগৰাকী শিল্পী হ'বলৈ হ'লে মানুহ সদায় মানে সদায় শিকাৰ আগ্ৰহ লাগিব। শিল্পী হ'বলৈ হ'লে আচলতে কেতিয়াও মানে এইটো চাগে ভাবিলে বেয়া হ'ব যে আমি সকলোখিনি জানো, আমি যদি ভাবি লওঁ যে আমি সদায় শিকাৰ আগ্ৰহ যদি থাকে আমাৰ সেই গুণটোৱে আচলতে আমাক এগৰাকী আৰু সুন্দৰ শিল্পী হোৱাত আমাক আগবঢ়াই লৈ যায়। আৰু তেনেকৈ যেনেকৈ সততাৰ কথা ক'লা, সততা বুলি ক'বলৈ হ'লে আমি নিজৰ যিটো কাম, যে মই নাচি ভাল পাওঁ, মই অভিনয় কৰি ভাল পাওঁ, সেই কামটোত আচলতে আমি ডিচিপ্লিন হ'ব লাগিব, আৰু কৰি গৈ থকাৰ মাজেৰে আমি কিছুমান এনেকুৱা ধৰণৰ কামৰ মাজেৰে আমি ধৰি বান্ধি ল'ব লাগিব যে এইখিনি আমি কৰিমেই, যে আমি যদি কাম এটাৰ সততা বুলি ক'বলৈ হ'লে আমি যদি কাৰোবাক কথা দিছোঁ সেই কথাটো যদি আমি মানি যাওঁ, মানুহৰ লগত সেই সম্পৰ্কটো বা সমাজৰ লগত আমি মানে সামাজিকভাৱেও আমি সেই দায়বদ্ধ হৈ থাকোঁ, সেনেকৈ বিভিন্ন গুণ মানে আমি ক'ব পাৰিম, সামাজিক দায়বদ্ধতাটো খুবেই প্ৰয়োজনীয়, সেনেকৈ বিভিন্ন মানে হেৰি আছে আমাৰ।
1: তথাপিও মানে শিল্পী এগৰাকীৰ সংজ্ঞা যদি তোমাক সোধো খুব চমুকৈ, তুমি কি ক'বা?
0: শিল্পী হ'বলৈ হ'লে এইটো এটা আচলতে বহুত ডাঙৰ এটা শব্দ শিল্পী, আমিও এতিয়ালৈ শিল্পী হোৱাৰ যোগ্য হোৱাই নাই, আমিও এতিয়াও শিকি আছোঁ, আৰু মানে শিল্পী হ'বলৈ হ'লে সেই যিটো মানে এটা নিজৰ কামটোৰ প্ৰতি ডেডিকেশ্যন, চেক্ৰিফাইচ, সেইখিনি নহ'লে চাগে এগৰাকী কৰ্মী, সাংস্কৃতিক কৰ্মী কেতিয়াও মানে সেই শিল্পী হোৱাত চাগে মানে সফল হ'ব নহ'ব সেনেকুৱাৰ মাজতে থাকিব। কাৰণ আমি যদি কামটোৰ প্ৰতি আমি সেই যিকেইটা গুণৰ কথা ক'লা সেইকেইটা গুণ যদি আমাৰ নাথাকে আমি চাগে সেই মই বুজাব পৰা নাই। আচলতে শিল্পী শব্দটো আচলতে বহুত ডাঙৰ শব্দ, বহুত ডাঙৰ শব্দ। সেইখিনি আমি এতিয়া প্ৰকাশেই কৰিব পৰা হোৱা নাই চাগে, কাৰণ আমি এতিয়াও বহুত নগণ্য, আমি বহুত সৰু, আমি এতিয়াও শিকি গৈ আছোঁ আৰু ভৱিষ্যতলৈ আমাৰ বহুত শিকিবলৈ আছে। তেনেকৈ আমি আমি ক'ব পাৰিম যে ডক্টৰ ভূপেন হাজৰিকা তেওঁ এগৰাকী শিল্পী, কাৰণ তেওঁ গীতৰ মাজেৰে হওক বা মানে সকলোখিনি তেওঁ যিখিনি মানে কৰি গৈছে সেইখিনি মাজেৰে সমাজৰ প্ৰতিও তেওঁৰ দায়বদ্ধ আছিলে। আৰু তেনেকৈ চাগে মানে কামটোৰ প্ৰতি যিটো তেওঁৰ এটা লক্ষ্য বা কামটোৰ প্ৰতি যিটো এটা ডেডিকেশ্যন, তেওঁ যিখিনি কাম কৰিছে সেই সেনেকৈ চাগে আগবাঢ়িলে এগৰাকী মানে শিল্পী চাগে হোৱাৰ সৌভাগ্য হয়।
1: ভূপেন হাজৰিকাৰ কথা ওলাইছে যেতিয়া মই সুধিবলৈ বিচাৰিছোঁ যে ভূপেন হাজৰিকাৰ গীতবোৰত যেতিয়া নৃত্য পৰিচালনা কৰা হয় বা নিজৰ নৃত্য প্ৰদৰ্শন কৰা হয় সেইটো কিমান কঠিন হয় বা সেইটো গোটেই অভিজ্ঞতাটো কেনেধৰণৰ হয়?
0: হয়, তেওঁৰ গীতত কিছুমান আমি কথা ক'ব লাগিব যে তেওঁৰ যিবিলাক লিখনি, তেওঁৰ যিখিনি মানে গানৰ যিখিনি লিখনি, তেওঁ যিখিনি নিজে লিখা গান, সেই কথা গীতৰ মাজেৰেও আমি বহুত কথা আচলতে শিকিবলৈ পাওঁ। কিয়নো কাৰণ কিছুমান এনেকুৱা কিছুমান টান শব্দ আমি কেতিয়াবা পাওঁ সেই গীতবিলাকত আৰু সেইবিলাক আমি নৃত্যৰ যোগেৰে দেখাব লাগে, তেতিয়া আমি মানে আচলতে বহুত মানে নিজৰো এটা মানে সেইটোৰ প্ৰতি আমাৰ ভাষাৰ প্ৰতিও আমাৰ জ্ঞান লাভ হয়। তেওঁৰ গীতৰ মাজেৰে আমি যদি তেওঁৰ গীত এটা আমি লওঁ আমাৰ নিজৰো ভাষাৰ জ্ঞান আমাৰ আৰু বাঢ়ি যায়, কাৰণ তেওঁৰ কিছুমান এনেকুৱা মানে সুন্দৰ লিখনি আৰু কিছুমান টান শব্দ কিছুমান তেওঁ ব্যৱহাৰ কৰে, সেইটোৰ যোগেৰে আমাৰ মানে নৃত্যটো দেখাবলৈও আমাৰ বহুত ভাবিব লগা হৈ যায়। আৰু তেওঁৰ গীতত আচলতে আমি বহুত মানে নতুনত্বও পাওঁ, যদিও কেইবাবছৰ আগতেই তেওঁ বহুতো গীত মানে হেৰি কৰিছিলে, আমি যদি এতিয়াও নাচোঁ তেওঁৰ গীতত সেই একেই অনুভূতি, কিন্তু
1: গোটেই কথাবোৰ আপেক্ষিক
0: একেবাৰে। সেইকাৰণে আমাৰ তেওঁৰ গীতবিলাক সদায় মানে চিৰযুগমীয়া হৈ থাকিব আৰু আমি তেতিয়া আগতে যিটো নাচিছিলোঁ সেই ধৰণে সেই একেই অনুভূতি আমাৰ এতিয়াও নাছিলে সেইটো হয়, কাৰণ তেওঁৰ গানবোৰ সদায় মানে মানে মডাৰ্ণ মডাৰ্ণ বুলি ক'ব লাগিব, মানে সদায় যিমান আগবাঢ়ি গৈ থাকিব সিমানেই চাগে সেইটো পুৰণি হৈ গৈ নাথাকে, এভাৰগ্ৰীণ চিৰযুগমীয়া হৈ গৈ থাকিব সেই গীতসমূহ।
1: আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ, অভিনয়ৰ কথালৈ আহিছোঁ যে মুকাভিনয়, হয় তুমি মুকাভিনয় কৰিছা?
0: মুকাভিনয় খুব বেছি কৰা নাই, মই এবাৰ নে দুবাৰে কৰিছিলোঁ অকল।
1: সেই অভিজ্ঞতাটোৰ কথা যদি কোৱা।
0: হয়, মই ডক্টৰ অঞ্জনা মই বাইদেউৰ ওচৰত যেতিয়া মই অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ কেইবাবছৰো কৰিলোঁ, আৰু সেই সূত্ৰে তেওঁৰ স্বামী মইনুল হক ছাৰ তেওঁক মই লগ পোৱাৰ সৌভাগ্য হৈছিলে, আৰু তেওঁ যিহেতু মাইমৰ সম্ৰাট বুলি কয় তেওঁৰ ফেষ্টিভেল হৈছিলে আৰু তেওঁ নেশ্যনেল স্কুল অফ ড্ৰামা দিল্লী NSDত গৈছিলে, আৰু তেতিয়াই মোৰ সৌভাগ্য হৈছিলে তেওঁৰ লগত সেই দুবাৰ মঞ্চস্থ কৰিবলৈ তেওঁৰ লগত। তেওঁ আমাৰ লগত মানে মাইম কৰা নাছিলে যদিও তেওঁৰ একদম ছিনিয়ৰ মোৰ ষ্টুডেণ্টছখিনি আছিলে আমাৰ লগত, আৰু তেতিয়া মই চাগে মাইম কি মই ইমান নাজানিছিলোৱে, কিন্তু চাগে মোক নৃত্যৰ যিখিনি আমি অভিনয় নৃত্যত যিখিনি আমাক অভিনয় দৰকাৰ হয় সেইখিনিৰ যোগেৰে চাগে মোক মাইম কৰাটো সুবিধা হৈছিলে। আমি ডাউৰী বুলি এটা অনুষ্ঠান কৰিছিলোঁ তেওঁৰ মানে পৰিচালনাত, য'ত মানে কইনাগৰাকীৰ মানে যিটো মানে আৱেগ সেইখিনি সেই কইনাগৰাকীৰ কেৰেক্টাৰটো মই কৰিছিলোঁ, আৰু তেতিয়া মানে বহুত মানে শিকিবলৈ পাইছিলোঁ, আৰু সেইটো ক্ষেত্ৰত মোক অভিনয় ক্ষেত্ৰতো যেতিয়া মই এমেচিয়ৰ থিয়েটাৰ কৰিছিলোঁ বা নৃত্যৰ ক্ষেত্ৰতে হওক মই কিছুমান সৰু সৰু গুণবিলাক যেনেকৈ আমি ভৰিৰ খোজ হওক হাতৰ খোজ হওক লুক ফেচিয়েল এক্সপ্ৰেশ্যন সেই গোটেইখিনি আচলতে কৰাৰ মোৰ মানে শিকাৰ মোৰ মানে সুবিধা হৈছিল আৰু সেইটো মোক পিছত

0: অভিনয় আৰু নৃত্যটো মোক হেল্প কৰিছিলে সেই সৰু সৰু কথাবোৰে। আৰু সেই দুটা অনুষ্ঠান মোৰ কৰাৰ সৌভাগ্য হৈছিলে তেওঁৰ লগত, আৰু খুব ভাল অনুভৱ আছিলে।
1: মই কেইটামান সৰু সৰু প্ৰশ্ন তোমালৈ লৈ আহোঁ
0: হয়
1: আৰু খুব চমুকৈ উত্তৰকেইটা বিচাৰিম। তোমাৰ জীৱনৰ কেইটামান ভাল লগা মুহূৰ্ত, যিকেইটা মুহূৰ্তই তুমি আজিও লগত লৈ আছা আৰু তুমি ভাবা যে জীৱনত সেইকেইটা মুহূৰ্ত তোমাৰ বাবে ডাঙৰ সুযোগো আনিছিল, তোমাৰ জীৱনলৈ ডাঙৰ সুযোগো দিছে সেই মুহূৰ্তকেইটাই?
0: হয়, প্ৰথমে মই ক'ম যে মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ আৰু তাত যেতিয়া আমি মানে হাই ছেকেণ্ডেৰী যেতিয়া আমি দিওঁ তাৰ তেতিয়া লাষ্ট আমি এটা অনুষ্ঠান কৰিছিলোঁ আৰু মই স্কুলীয়া যাত্ৰাত আচলতে মোৰ চাগে এনেকুৱা এটা অনুষ্ঠান নাই স্কুলখনত য'ত মই ভাগ লোৱা নাছিলোঁ আৰু তেনেকৈ মোক তাৰে সকলো মানে শিক্ষকে মোক মৰম আদৰ কৰিছিলে আৰু লাষ্ট যিটো আমাৰ পাৰফৰ্মেঞ্চ আছিলে মোৰ এতিয়াও মনত ৰয়, যে আমাৰ প্ৰিন্সিপাল ছাৰ বি কে ভূঞা ছাৰ, ডক্টৰ বি কে ভূঞা, তেওঁ মানে আমাক তেওঁ নিজে আৱেগিক হৈ গৈছিলে, সেই মানে কথাখিনি আমাৰ এতিয়াও মনত ৰয়। কাৰণ সাধাৰণতে প্ৰিন্সিপালে প্ৰিন্সিপাল মানে প্ৰিন্সিপাল ছাৰহঁত ইমান আৱেগিক হৈ নাযায়, আচলতে বহুত ষ্ট্ৰিক্ট থাকে তেওঁলোক। প্ৰিন্সিপাল হ'লে সাধাৰণতে বেছিভাগ প্ৰিন্সিপাল ষ্ট্ৰিক্টেই থাকে, তেওঁ মানে আমাৰ এটা আমি অনুষ্ঠান কৰিছিলোঁ সেই অনুষ্ঠানত ইমান আৱেগিক হৈ গ'ল আৰু এতিয়াও আমাক আমি যেতিয়া মানে সেই কথাটো আমাৰ লগৰখিনিৰ মাজত আমি পাতোঁ আমাৰ এতিয়াও ভাল লাগে সেই কথাটো, কাৰণ সেই এই অনুষ্ঠানটো আমাৰ খুব ভাল লাগিছিল। আৰু সেই অনুষ্ঠানটোত আমাৰ আমি থাকোঁতেই ডক্টৰ ভূপেন হাজৰিকা ছাৰ আহিছিলে আৰু এ পি জে আব্দুল কালাম ছাৰো আমি সেই স্কুলত থাকোঁতে আহিছিলে আৰু তেতিয়া কিছুমান এই নৃত্যৰ যোগেৰেই মোৰ ছাৰহঁতৰ পৰা খুব বিশেষ আমি প্ৰশংসা লাভ কৰিছিলোঁ। আৰু তাৰ লগতে দ্বিতীয়টো মই ক'ম যে এতিয়া জুনুকা কৰি যিটো মোৰ অভিজ্ঞতা, মানে মানুহৰ মাজৰ পৰা যিটো মই মানে এটা হেৰি পাওঁ, য'তেই যাওঁ তাতে আদৰ সমাদৰ যিখিনি পাওঁ সেইখিনি মোৰ কাৰণে খুব স্পেচিয়েল। মই সদায় সেইখিনিৰ কাৰণে আচলতে মৃণাল ডেকা, মই তেওঁৰ নাম ল'বই লাগিব, আৰু কমল লোচন, আৰু তাৰ যিমান সেই পৰিয়ালটোত আচলতে যিমানখিনি আছিলে সকলোকে মই ধন্যবাদ জনাম। সেই জুনুকাৰ যাত্ৰাটোত মোক ইমান মানে ধুনীয়াকৈ মোক মানে মণি কেৰেক্টাৰটো কৰাৰ সুবিধাটো কৰাই দিছিলে আৰু মই এই আকাশবাণীৰ যোগেদি মই সকলোকে সকলো ৰাইজক মই ধন্যবাদ জনাম যে জুনুকা ধাৰাবাহিকখনক ইমান মৰম আদৰ দিয়াৰ বাবে। আজি প্ৰায় দুই বছৰ ডেৰ বছৰমান হ'ল ফেচবুকত 2025ৰ ফেব্ৰুৱাৰী মানৰ পৰা, চাগে মোৰ মনত আছে ফেব্ৰুৱাৰী মানৰ পৰা আমাৰ ভাইৰেল হ'বলৈ আৰম্ভ কৰিছিলে আৰু এতিয়াও আজি ডেৰ বছৰ, এতিয়া জুলাই মাহ পৰিছে 2026 চন, এতিয়াও ভাইৰেল হৈয়ে আছে। কিন্তু ইমান মৰম আদৰ দিয়াৰ বাবে ৰাইজক বহুত বহুত ধন্যবাদ।
1: তোমাৰ ঘৰখনৰ কথা অকণমান চমুকে।
0: হয়, মই গুৱাহাটীৰ গোপালনগৰ, নুনমাটি গোপালনগৰৰ মই বাসিন্দা। মোৰ দেউতা গোবিন্দ বৈশ্য, তেওঁ ৰবীন্দ্ৰ ভৱনত চাকৰি কৰিছিলে আৰু মোৰ মা লাৱণ্য বৈশ্য, তেওঁ হাউচৱাইফ, কিন্তু মাও মোৰ সাংস্কৃতিকভাৱে খুব জড়িত হৈ ভাল পায় আৰু তেওঁ আগতেও গাইছিলে, এতিয়াও সৰুকৈ হ'লেও কেতিয়াবা য'ত পাৰে অকণমান গুণগুণায়। মোৰ দাদা বিজয় কৃষ্ণ বৈশ্য, তেওঁ ইয়াত নাথাকে, তেওঁ বাহিৰত থাকে, কেনেডাত থাকে, তেওঁ ইঞ্জিনিয়াৰ হয়, তেওঁ IBMত কাম কৰি আছে আৰু আমি চাৰিটা সুখী পৰিয়াল।
1: মই যদি এইখিনি সময়ত সোধোঁ যে তোমাৰ জীৱনৰ মাৰ্গদৰ্শক বা ফিলচফাৰ গাইড বুলি যিটো কোৱা হয়, ফিলচফাৰ গাইড বা মাৰ্গদৰ্শক বা যি তোমাৰ প্ৰতিটো পলে পলে তোমাৰ হাতখন ধৰি আছে বা তোমাক এটা দিশ দেখুৱাই আছে বা তোমাক সহায় কৰিছে, তেনেকুৱা কাৰোবাৰ নাম ল'ব লাগিলে ল'ব পাৰা আৰু সেই ব্যক্তিগৰাকীৰ কথা কিছু ক'ব লাগিব।
0: হয়, মই এইখিনিতে ক'ব বিচাৰিম, মোৰ মানে কি কওঁ, মোৰ হ'বলগীয়া, তেওঁ নাম শৰতৰাগ, বহুতে হয়তো জানে, তেওঁ এগৰাকী লোক সংগীতৰ শিল্পী আৰু মই তেওঁ এই লাইনটোৰ লগতে জড়িত যিহেতু আৰু মোৰ দেউতাও যিহেতু এই লাইনটোৰ লগত জড়িত, এই দুগৰাকীৰ পৰাই মই জীৱনটোত বহুতখিনি আগবাঢ়িবলৈ সুবিধা পাইছোঁ। কাৰণ তেওঁলোকে যিকোনো ক্ষেত্ৰত মই যদি আজি বিপদত পৰোঁ

0: কিবা যদি মই প্ৰশ্ন সুধিব লাগে, মোৰ প্ৰথম ব্যক্তি এই দুজনে। আৰু তেওঁলোকৰ ফালৰ পৰাই মই যিখিনি গাইডেন্স পাওঁ, যিকোনো বিপদত পৰিলে মই যিখিনি আগবাঢ়ি যোৱাত মোৰ সুবিধা হয়, তেওঁলোকৰ লগতেই মই আলোচনা কৰি আগবাঢ়ি যাওঁ আৰু মোক খুব সুন্দৰভাৱে মোক আগবঢ়াই লৈ যায়। আৰু বিভিন্ন দিশত মোক প্ৰশংসাও কৰে, গালিও দিয়ে য'ত বেয়া হয়, আৰু মানে খুব সুন্দৰ। মই আচলতে নিজে ধন্য যে তেওঁলোকক মই মোৰ জীৱনত পাইছোঁ আৰু ইমান সুন্দৰকৈ মই আগবাঢ়ি যোৱাত সুবিধা কৰাই দিছে।
1: এইখিনি সময়ত আৰু এটা তোমালৈ প্ৰশ্ন লৈ আহিছোঁ যে ধুনীয়া, ধুনীয়াৰ অৰ্থটো কি? মানুহে যে কয় দেখিবলৈ ধুনীয়া বা মনৰ পৰা ধুনীয়া, এই দেখিবলৈ ধুনীয়া আৰু মনৰ পৰা ধুনীয়া এই দুটা কথা কেনেদৰে চোৱা?
0: দেখিবলৈ ধুনীয়া আৰু মই এইটোৱে ক'ম, মানুহে আচলতে ধুনীয়া অনুভৱটো ধুনীয়া হ'ব লাগে। তুমি যদি কাৰো প্ৰতি বেয়া ভাৱ নাৰাখা, নেগেটিভটো গুচাব লাগে। আমি আচলতে আমি বেয়া ভাৱ যদি নাৰাখোঁ, আমি যদি ভাল ভাবোঁ, সেইটোৱে ধুনীয়া। আমি যদি ভালকৈ নিজে অনুভৱ কৰোঁ, আমি আনকো ধুনীয়া দেখিম আৰু নিজেও ধুনীয়া হৈ থাকিম। আমাৰ যদি মনটো পবিত্ৰ হয়, আমি যদি নিজে পজিটিভ হ'ব লাগে, হওঁ পজিটিভ হ'লে আমি নিজেও এগৰাকী ধুনীয়া ব্যক্তিৰ গৰাকী হ'ব পাৰিম আৰু আনকো আমি ধুনীয়া দেখিম। সেইকাৰণে মই ভাবোঁ নেগেটিভখিনি আঁতৰাই আমি সদায় সকলোৱে পজিটিভ হোৱাটো উচিত, আৰু তেনেকৈ চাগে ইজনে আনজনৰ প্ৰতি আমাৰ মানৱতাটো বাঢ়ি যাব। কাৰণ নেগেটিভটো থাকিলে আমাৰ সদায় মানৱতাত মানে এফেক্ট কৰে। আমি পজিটিভ হ'লে সকলো দিশত মানুহৰ, এই ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে মানুহে মানুহৰ বাবে গীতটোৰ সৈতে আমি মিলাব পাৰোঁ, আমি সেইটোৱে ধুনীয়া বুলি ক'ম। আচলতে
1: আমাৰ হাতত আৰু বেছি সময় নাই,
0: হয়
1: আৰু ডেৰ মিনিট সময় আছে আমাৰ হাতত। চ' শেষত জানিব বিচাৰিছোঁ যে আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিল? খুব চমকৈ
0: বহুত ভাল লাগিলে। আৰু মই ইন্দ্ৰজিৎ দা, আমাৰ প্ৰযোজক, তেওঁক বহুত বহুত ধন্যবাদ জনাব বিচাৰিম মোৰ এই আজিৰ অনুষ্ঠানটিত মোক মাতি অনাৰ বাবে। আৰু লগতে তোমাক, তুমি যিহেতু মোৰ বন্ধু, আমি একেলগে কাম কৰিছোঁ আৰু আমি বহুত পুৰণা চিনাকি, তোমাকো ধন্যবাদ মোক ইমান সুন্দৰ অনুষ্ঠানটিত মোক ইমান সুন্দৰকৈ আমি কথা বতৰা পাতিলোঁ। আমাৰ সুন্দৰ এটা অনুষ্ঠান হ'ল আৰু সেই সূত্ৰে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ।
1: ধন্যবাদ জনাইছোঁ বনলতা, ইমান সুন্দৰকৈ সময়খিনি দিছা। আৰু সেয়া আছিল আমাৰ আজিৰ অতিথি, নৃত্যশিল্পী, অভিনেত্ৰী, নৃত্য পৰিচালক বনলতা বৈশ্য। যিহেতু সময়সীমা আমাৰ পাৰ হৈছে, গতিকে অনুষ্ঠান সামৰিব লাগিব। এইখিনিতে এই অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জিৎ প্ৰীতম কলিতাই বিদায় লৈছোঁ। নমস্কাৰ।
2: হেল্ল' যুৱবাণী শুনিলে, আজিৰ অনুষ্ঠানৰ অতিথি আছিল উদীয়মান অভিনেত্ৰী বনলতা বৈশ্য, আঁত ধৰিলে প্ৰাঞ্জিৎ প্ৰীতম কলিতাই। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।

0: প্ৰিয় শ্ৰোতা, আজিৰ আমি ৰামধেনু সজাই তুলিছো লুইটৰ বিষয়ক কেইটিমান গীতেৰে। শুনোৱা হওক প্ৰথমে ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ এই গীতটি।
1: বানপানীৰ আৰু শেষ নাই। অসমত প্ৰতি বাৰিষা হেজাৰ হেজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটিমাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায় ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

শান্তই সে হেন উলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেদিছ হিৰ হিৰ

ইলাবি আশাৰে কঠীয়া নুটুৱাবি শিশুবধ ভাওনা নেপাতিবি ঘৰৰ চালতে শগুনক বহুৱাই মৰণৰ সবাহ নেপাতিবি হিৰ হিৰ হ'ব দেকাল ৰূপ

খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে ৰামধেনু অনুষ্ঠানটি। অনুষ্ঠানত এইবাৰ আপোনালোকক শুনাব লৈছো অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, খন্তেক সময়ৰ পাছতেই আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা শুনিবলৈ পাব।